কুই বৃদ্ধি শ্ৰীভূমি জিলাত হেপাটাইটিছ আৰু পানীৰ জৰিয়তে সংক্ৰমিত ৰোগ প্ৰতিৰোধৰ বাবে বিশেষ সতৰ্কতামূলক নিৰ্দেশনা জাৰি আৰু অষ্ট্ৰেলিয়াত হ'বলগীয়া বিশ্ব পুলিচ এণ্ড ফায়াৰ গেমছত দেশক প্ৰতিনিধিত্ব কৰিবলৈ অসমৰ উপ আৰক্ষী অধীক্ষক বাৰ্ডি বড়োৰ যোগ্যতা অৰ্জন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে জনোৱা আহ্বান অনুসৰি ৰাজ্য চৰকাৰে এলানি ব্যয় সংকোচনৰ ব্যৱস্থা ঘোষণা কৰিছে। এই অনুসৰি চিকিৎসাজনিত কাৰণৰ বাহিৰে অন্য কাৰণত পৰৱৰ্তী ছমাহৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণ নিষিদ্ধ কৰা হৈছে। চৰকাৰী আৰু ব্যক্তিগত দুয়োধৰণৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য হ'ব। মন্ত্ৰীসভাত কালি লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে অহা ছমাহলৈ কোনো যান বাহন ক্ৰয় নকৰে। ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যাও ছমাহৰ বাবে হ্ৰাস কৰা হ'ব। একেদৰে বিগত বৰ্ষৰ তুলনাত ৰাজ্য চৰকাৰে পেট্ৰল ডিজেলত হোৱা চৰকাৰী ব্যয় 20% হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে পৰৱৰ্তী ছমাহৰ বাবে কোনো বিদেশী সামগ্ৰীও ক্ৰয় নকৰে। অৱশ্যে ৰাজ্যৰ জনসাধাৰণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহ'ব। চৰকাৰে এই সময়ছোৱাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰেহে আলোচনা চক্ৰ কৰ্মশালা অনুষ্ঠিত কৰিব। চৰকাৰী বিভাগ আৰু অনুষ্ঠানৰ ব্যৱহাৰৰ যান বাহন ভাড়ালৈ ল'বলগীয়া হলে কেৱল বৈদ্যুতিক বাহনহে ভাড়াত লোৱা হ'ব। ইয়াৰ উপৰি 15 বছৰৰ বেছি পুৰণি পেট্ৰল ডিজেল চালিত যান বাহন নিষিদ্ধ কৰাৰ প্ৰক্ৰিয়াও

চৰকাৰী বিভাগ আৰু অনুষ্ঠানৰ ব্যৱহাৰৰ যান বাহন ভাড়ালৈ ল'বলগীয়া হলে কেৱল বৈদ্যুতিক বাহনহে ভাড়াত লোৱা হ'ব। ইয়াৰ উপৰি 15 বছৰৰ বেছি পুৰণি পেট্ৰল ডিজেল চালিত যান বাহন নিষিদ্ধ কৰাৰ প্ৰক্ৰিয়াও ত্বৰান্বিত কৰা হ'ব। দেশত 69 দিনৰ বাবে অপ

0: প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে 21 মে'ৰ পৰা হ'বলগীয়া বিধানসভা অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই কালি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ কয়। প্ৰস্তাৱিত বিধেয়কখনে বিবাহৰ আইনী বয়স নিৰ্ধাৰণ, বহুবিবাহত নিষেধাজ্ঞা, সম্পত্তিৰ অধিকাৰ আৰু লিভ ইন ৰিলেচনকে ধৰি কেইবাটাও বিষয় সামৰি লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। ইয়াৰ লগে লগে উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী কৰা অসম তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: কেবিনেটে পাছ কৰা খচৰা অনুসৰি এই ইউনিফৰ্ম চিভিল কোডৰ পৰা জনজাতীয় লোকসকলক বোথ হিলছ এণ্ড প্লেইনছ জনজাতীয় লোকসকলক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু এই UCCখনে কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি কাষ্টমছ ট্ৰেডিশ্যন এইকেইটাকো UCCৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে। UCCত মাত্ৰ 4টা বিষয় আহিব। বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব, পলিগেমি নাথাকিব, সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়েও সম্পূৰ্ণ অধিকাৰ পাব পাৰিব, লিভ ইন ৰিলেচনশ্বিপৰ ওপৰত থাকিব। এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে UCC আহিব।
0: শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পন্নী ৰিণিকী ভূঞা শৰ্মাই ৰুজু কৰা গোচৰ সংক্ৰান্তত কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰা আজি পুনৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ হৈছে। অপৰাধ শাখাই কালি এই সংক্ৰান্তত খেৰাক সুদীৰ্ঘ সময় জেৰা কৰে। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ লগতে কেইবাগৰাকীও আৰক্ষী বিষয়াই পৃথকে পৃথকে প্ৰায় 11 ঘণ্টা তেওঁক জেৰা কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে কালি অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰীভূমি জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগে হেপাটাইটিছ আৰু পানীৰ জৰিয়তে সংক্ৰমিত ৰোগ প্ৰতিৰোধৰ বাবে বিশেষ সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে। জিলা স্বাস্থ্য কৰ্তৃপক্ষই জনসাধাৰণক বিশুদ্ধ খোৱাপানী ব্যৱহাৰ কৰিবলৈ, স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু কঠোৰ স্বাস্থ্যবিধি মানি চলিবলৈ আহ্বান জনাইছে। জিলা স্বাস্থ্য সমিতিয়ে বৰ্ষাকালত ঠায়ে ঠায়ে পানী জমা হোৱা আৰু পয়ঃ প্ৰণালীৰ অৱনতিৰ বাবে গ্ৰহণী, কলেৰা, টাইফয়েড, ডিচেণ্ট্ৰি আদি ৰোগ সংক্ৰমণৰ আশংকালৈ চাই সকলো নাগৰিককে সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে। ইয়াৰ উপৰি জনসাধাৰণক কেৱল উতলোৱা অথবা বিশুদ্ধ পানীহে খাবলৈ আৰু পৰিষ্কাৰ তথা ঢাকনিযুক্ত পাত্ৰত পানী সংৰক্ষণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় পথ আৰু আন্তঃগাঁথনি উন্নয়নৰ পুঁজিৰ অধীনত ৰাজ্যিক পথত অভাৰব্ৰিজ, আণ্ডাৰব্ৰিজ আৰু দলং নিৰ্মাণৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যলৈ কালি 569.64 কোটি টকাত আবণ্টন দিয়ে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এই সন্দৰ্ভত সংশ্লিষ্ট ৰাজ্য আৰু অন্য পক্ষসমূহলৈ স্মাৰকলিপি জাৰি কৰিছে। এই স্মাৰকলিপি অনুসৰি অসমক সৰ্বাধিক 187.32 কোটি টকা আবণ্টন দিয়া হৈছে। অৰুণাচল প্ৰদেশৰ বাবে 164.90 কোটি, মণিপুৰৰ বাবে 46.61 কোটি, মেঘালয়ৰ বাবে 53.19 কোটি, মিজোৰামৰ বাবে 43.50 কোটি, নাগালেণ্ডৰ বাবে 34.92 কোটি, ছিক্কিমৰ বাবে 15.69 কোটি আৰু ত্ৰিপুৰাৰ বাবে 23.51 কোটি টকাত অনুমোদন দিয়া হৈছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে লগতে অসমলৈ 2026-27 বৰ্ষৰ বাবে সেতুবন্ধন প্ৰকল্পৰ অধীনত ৰাজ্যিক পথসমূহত দলং নিৰ্মাণৰ বাবে 33.94 কোটি টকাত আবণ্টন দিছে। মেঘালয় চৰকাৰে কালি পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ লংপাপ গাঁৱৰ জনসাধাৰণক তেওঁলোকৰ সুৰক্ষাৰ বাবে আজিৰে পৰা অঞ্চলটোত 10 নম্বৰ বিশেষ বাহিনীৰ লোক নিয়োজিত কৰা হ'ব বুলি আশ্বাস দিয়ে। অঞ্চলটোৰ জনসাধাৰণে মেঘালয়ৰ সচিবালয়ৰ সন্মুখত বিশেষকৈ খেতিৰ সময়ছোৱাত সুৰক্ষা আৰু নিৰাপত্তাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত উপ মুখ্যমন্ত্ৰী স্নিয়াৱভালাং ধৰৰ সৈতে হোৱা প্ৰতিনিধিসকলৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অঞ্চলটোত বাস কৰা অসমৰ জনসাধাৰণে তেওঁলোকৰ মাটিত খেতি কৰাত বাধা আৰোপ কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে। যোৱা বছৰ খেতিৰ সময়ত অঞ্চলটোত কেইবাটাও সংঘৰ্ষ সংঘটিত

হৈছিল আৰু এই ঘটনাত এজন লোকে প্ৰাণ হেৰুৱাইছিল। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত অসম চৰকাৰৰ সৈতে উচ্চ পৰ্যায়ৰ আলোচনা অব্যাহত আছে বুলি জানিবলৈ দিছে। অসমৰ উপ আৰক্ষী অধীক্ষক বাৰ্ডি বড়োৱে অষ্ট্ৰেলিয়াৰ পাৰ্থত হ'বলগীয়া বিশ্ব পুলিচ এণ্ড ফায়াৰ গেমছত দেশক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে। বড়োৱে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত দ্বিতীয় সৰ্বভাৰতীয় পুলিচ গেমছত টেবুল টেনিছত দ্বিমুকুট দখল কৰি এই সুযোগ লাভ কৰে। বাৰ্ডিয়ে কালি অপেন ছিংগলছ আৰু ৰাজপত্ৰিত বিষয়া শিতানৰ ছিংগলছত একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰে। অপেন শিতানৰ ছিংগলছত বাৰ্ডিয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ সুব্ৰত ৰাজবাৰ্মাক 3-1 ফলাফলত পৰাস্ত কৰে। একেদৰে ৰাজপত্ৰিত বিষয়া শিতানৰ ছিংগলছত খেলুৱৈগৰাকীয়ে এম শ্ৰী অভিনৱৰ বিৰুদ্ধে 3-0 ফলাফলত সহজ জয় সাব্যস্ত কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰীৰ বিদেশী মুদ্ৰা সঞ্চয়ৰ আহ্বান মৰ্মে ৰাজ্য চৰকাৰৰ ব্যয় সংকোচনৰ ব্যৱস্থা। দেশৰ সৰ্ববৃহৎ খুচুৰা দুগ্ধ উৎপাদন প্ৰতিষ্ঠান আমুল আৰু মাডাৰ ডেইৰীৰ প্ৰতি লিটাৰ গাখীৰৰ মূল্য দুটকাকৈ বৃদ্ধি। শ্ৰীভূমি জিলাত হেপাটাইটিছ আৰু পানীৰ জৰিয়তে সংক্ৰমিত ৰোগ প্ৰতিৰোধৰ বাবে বিশেষ সতৰ্কতামূলক নিৰ্দেশনা জাৰি আৰু অষ্ট্ৰেলিয়াত হ'বলগীয়া বিশ্ব পুলিচ এণ্ড ফায়াৰ গেমছত দেশক প্ৰতিনিধিত্ব কৰিবলৈ অসমৰ উপ আৰক্ষী অধীক্ষক বাৰ্ডি বড়োৰ যোগ্যতা অৰ্জন। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।

अरे भंग का रंग जमा हो चकाचक, फिर लो पान चबाए। आहा, अरे

এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ দুদিনীয়া বৈঠক নতুন দিল্লীত চলি আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে মাত্ৰ 20 বছৰতে দেশৰ 140 কোটি জনসাধাৰণৰ আস্থা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ 5খন ৰাষ্ট্ৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত কাইলৈ সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰলৈ যাব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে আজি বেইজিঙত আয়োজিত এখন শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ দুদিনীয়া বৈঠক নতুন দিল্লীত চলি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ লগতে সদস্য ৰাষ্ট্ৰ আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিসকল উপস্থিত আছে। ভাৰতৰ অধ্যক্ষতাত আয়োজিত এইবাৰৰ ব্ৰিকছ বৈঠকৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু স্থায়ী বিকাশৰ বাবে নিৰ্মাণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মানৱতা প্ৰথম আৰু জনসাধাৰণ কেন্দ্ৰিক দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই বিষয়বস্তু বাছনি কৰা হৈছে। এই উপলক্ষে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে কয় যে শান্তি আৰু সুৰক্ষা বিশ্ব শৃংখলাৰ কেন্দ্ৰবিন্দু হৈ আছে। তেওঁ কয় যে শেহতীয়া সংঘৰ্ষৰ ফলত আলোচনা আৰু কূটনীতিৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে। জটিলতা আৰু অনিশ্চয়তাৰে ভৰা বৰ্তমানৰ বিশ্বত আলোচনাৰ মাধ্যমেৰে সমতা আৰু উমৈহতীয়া অথচ ভিন ভিন দায়িত্বৰ আদৰ্শৰাজিক বৰ্তাই ৰাখি বহনক্ষম উন্নয়নৰ প্ৰক্ৰিয়া আগুৱাই নিয়া উচিত বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ডঃ জয়শংকৰে উল্লেখ কৰে যে প্ৰযুক্তিগত উন্নয়নে গোলকীয় প্ৰেক্ষাপট সলনি কৰিছে আৰু সুশাসন তথা সৰ্বাত্মক বিকাশৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰিব পৰা যায়। তেওঁ লগতে কয় যে উমৈহতীয়া স্বাৰ্থৰ খাতিৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে সহযোগিতা সুদৃঢ় কৰাটো অত্যন্ত জৰুৰী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণকাৰী দেশসমূহক ধন্যবাদ জ্ঞাপন কৰে আৰু ব্ৰিকছ পৰিকাঠামোৰ অধীনত সহযোগিতা সুদৃঢ়কৰণৰ প্ৰতি প্ৰকাশ কৰা প্ৰতিশ্ৰুতিবদ্ধতাৰ শলাগ লয়। তেওঁ কয় যে সকলো সহযোগী আৰু সদস্য ৰাষ্ট্ৰই দ্বিপাক্ষিক তথা বহুপাক্ষিক আলোচনাৰ জৰিয়তে ঘনিষ্ঠ আৰু নিয়মীয়া যোগাযোগ ৰক্ষা কৰা উচিত। আজিৰ বৈঠকে অৱধাৰণাৰ বিনিময় আৰু বিভিন্ন বিষয়ত সহমত গঢ়ি তোলাৰ বাবে মঞ্চ প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমান বিশ্বৰ বিভিন্ন অংশত চলি থকা সংঘৰ্ষ, অৰ্থনৈতিক অনিশ্চয়তা আৰু বাণিজ্য, প্ৰযুক্তি তথা পৰিৱেশ বিষয়ক প্ৰত্যাহ্বানে গোলকীয় প্ৰেক্ষাপট সলনি কৰিছে আৰু এনে পৰিস্থিতিত ব্ৰিকছ ৰাষ্ট্ৰসমূহে গঠনমূলক আৰু সুস্থিৰ ভূমিকা পালন কৰিব বুলি আশা বৃদ্ধি পাইছে। বিশ্বৰ কেইবাখনো দেশ শক্তি, খাদ্য, সাৰ আৰু স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীয়ে তেওঁলোকক ইয়াৰ প্ৰতি ফলপ্ৰসূ সঁহাৰি জনোৱাত সহায় কৰিব পাৰে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দ্বিতীয় দিনা অৰ্থাৎ কাইলৈ ব্ৰিকছ @20 স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতা গঢ়ি তোলা বিষয়ত আলোচনা অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে গোলকীয় প্ৰশাসন আৰু বহুত্ববাদী ব্যৱস্থাৰ সংস্কাৰ বিষয়ক আন এখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ব্ৰিকছৰ বিদেশ মন্ত্ৰীসকলে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 80 সংখ্যক অধিৱেশনৰ আগেয়ে যোৱা বছৰ 26 ছেপ্টেম্বৰত বৈঠকত মিলিত হৈছিল। এই বৈঠকত ভাৰতে অধ্যক্ষতা কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি পুৱা নতুন দিল্লীত

ইণ্ডোনেছিয়াৰ বিদেশ মন্ত্ৰী ছুগিয়নক সাক্ষাৎ কৰে আৰু ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকলৈ আদৰণি জনায়। ড জয়শংকৰে সামাজিক মাধ্যমযোগে কয় যে বৈঠকত তেওঁলোকে ভাৰত ইণ্ডোনেছিয়া সৰ্বাম্মক কৌশলগত সহযোগিতাৰ অগ্ৰগতি আৰু দক্ষিণ পূব এছীয় ৰাষ্ট্ৰ সংস্থাৰ সৈতে সহযোগিতাৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী NDRFয়ে মাত্ৰ 20 বছৰতে দেশৰ 140 কোটি জনসাধাৰণৰ আস্থা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। গাজিয়াবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ৰাষ্ট্ৰপতি ধ্বজা প্ৰদান সমাৰোহত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে আজি এইদৰে কয়। শ্ৰীশ্বাহে কয় যে দেশৰ যিকোনো অংশৰ জনসাধাৰণে বিপৰ্যয়ৰ সন্মুখীন হলে বা বিপৰ্যয়ৰ সংকেত লাভ কৰিলে NDRFৰ কৰ্মীৰ উপস্থিতিয়ে তেওঁলোকক সকাহ দিয়ে। তেওঁ কয় যে যিকোনো বাহিনীৰ বাবে ৰাষ্ট্ৰপতিৰ ধ্বজা লাভ কৰাটো গৌৰৱৰ বিষয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিপৰ্যয়ৰ সময়ত NDRF, SDRF, পঞ্চায়ত, ৰাজ্যিক নিকায়, NCC, NSS আৰু হাজাৰ হাজাৰ আপাদ মিত্ৰৰ প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰা বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে NDRFৰ জোৱানসকলে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে বিশ্বৰ যি ঠাইলৈ গৈছে সেই ঠাইৰে জনসাধাৰণৰ মৰম স্নেহ লাভ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে NDRFৰ 20 বছৰ অকল সফলতাৰ দুটা দশকেই নহয় বৰং বাহিনীটোৱে এই সময়ছোৱাত কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু সমৰ্পণৰ মনোভাৱেৰে ৰাষ্ট্ৰপতিৰ পৰা সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ 5খন ৰাষ্ট্ৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত কাইলৈ সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰলৈ যাব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ আবুধাবিত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰ সৈতে গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। চলিত বৰ্ষৰ জানুৱাৰীত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰপতিগৰাকীৰ নতুন দিল্লী ভ্ৰমণৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে। উল্লেখযোগ্য যে শ্বেখ নাহিয়ানৰ ভাৰত ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ শক্তি অংশীদাৰ হিচাপে NOC গেছ আৰু হিন্দুস্তান পেট্ৰলিয়াম নিগম লিমিটেডে 10 বছৰৰ বাবে প্ৰায় 3 বিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ এখন চুক্তিত স্বাক্ষৰ কৰিছিল। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ আৰু ভাৰতে ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি সুদৃঢ় কৰাৰ লক্ষ্যৰে 2032 চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য 200 বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰিছিল। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ শপতগ্ৰহণ কৰা ৰাজ্যৰ 4গৰাকী মন্ত্ৰীক বিভিন্ন বিভাগৰ দায়িত্ব অৰ্পণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলিক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগ, অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বড়োক পৰিবহণ, বড়োলেণ্ড কল্যাণ বিভাগ আৰু অজন্তা নিয়োগক মহিলা আৰু শিশু বিকাশ, পৰ্যটন বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া 3দিনীয়া ভ্ৰমণসূচীৰে যোৱা নিশা ছিকিমত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাইলৈ টেমি টাৰ্কত থকা ছিকিম ৰাজ্যিক বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে প্ৰস্তাৱিত নামচি পৰ্যটনথলী, PM ডিভাইন আঁচনিৰ অধীনত ভালেডোংগা অঞ্চলত নিৰ্মাণৰত স্কাইৱাক প্ৰকল্প আদিৰ বুজ ল'ব। অহা শনিবাৰে তেওঁ নাথুলা ভ্ৰমণ কৰিব আৰু কৈলাশ মানসৰোবৰ যাত্ৰাৰ বাবে পৰ্যটকসকলৰ আন্তঃগাঁথনি প্ৰকল্প পৰ্যালোচনা কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ছিকিমৰ প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্যসূচীতো অংশ ল'ব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে অংশ ল'বলগীয়া এই অনুষ্ঠানত ডনাৰ মন্ত্ৰালয়ৰ অধীনত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে আজি বেইজিঙত আয়োজিত এখন শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে এই সন্মিলনক বৰ্তমানলৈ আয়োজন কৰা সৰ্ববৃহৎ শীৰ্ষ সন্মিলন বুলি অভিহিত কৰে। দুয়োগৰাকী নেতাই ইৰাণৰ যুদ্ধ আৰু দ্বিপাক্ষিক বাণিজ্যৰ প্ৰভাৱকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰে। শ্ৰীট্ৰাম্পে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে একেলগে কল্পনাতীত ভৱিষ্যতৰ দিশে আগুৱাই গৈছে। উল্লেখযোগ্য যে আমেৰিকা ৰাষ্ট্ৰপতিগৰাকী 3দিনীয়া চীন ভ্ৰমণসূচীৰে যোৱা নিশা বেইজিঙত উপস্থিত হয়। দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত প্ৰথমখন বৈঠক প্ৰায় 2 ঘণ্টা ধৰি চলে। ট্ৰাম্পৰ সৈতে এই ভ্ৰমণকালত এপল কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুক, টেছলা আৰু স্পেচ এক্সৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্ক, ব্লেক ৰকৰ মুখ্য কাৰ্যবাহী বিষয়া লেৰি ফিংক আৰু NVIDIAৰ মুখ্য কাৰ্যবাহী বিষয়া জেনছেন হুৱাঙকে ধৰি আমেৰিকাৰ শীৰ্ষ ব্যৱসায়ী নেতাসকল চীনলৈ আহিছে। ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ট্ৰাম্পক সামৰিক অভিবাদনেৰে আদৰণি জনায়। তেওঁ 2026 বৰ্ষত চীন আমেৰিকা সম্পৰ্কৰ এটা নতুন অধ্যায় মুকলি হ'ব বুলি আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দুয়োখন দেশৰ মাজত পাৰ্থক্যতকৈ বেছি উমৈহতীয়া স্বাৰ্থ সম্বলিত বিষয় আছে। দুয়োখন দেশে প্ৰতিদ্বন্দ্বিতাৰ পৰিৱৰ্তে মিত্ৰতাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত বুলি উল্লেখ কৰি তেওঁ কয় যে দেশ দুখনে সফলতা আৰু সমৃদ্ধি লাভত এখনে আনখনক সহায় কৰা উচিত।

0: আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। এই জয়ৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 16 পইণ্টেৰে গুজৰাটৰ সৈতে যুটীয়াভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ দুদিনীয়া বৈঠক নতুন দিল্লীত চলি আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে মাত্ৰ 20 বছৰতে দেশৰ 140 কোটি জনসাধাৰণৰ আস্থা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ 5খন ৰাষ্ট্ৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত কাইলৈ সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰলৈ যাব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে আজি বেইজিঙত আয়োজিত এখন শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া

বাতৰি কৰিছো পৰিস্মিতা দিহিঙীয়াই। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীক বিভিন্ন বিভাগৰ দায়িত্ব অৰ্পণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগ, অতুল বৰাক পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বড়োক পৰিবহণ, বড়োলেণ্ড কল্যাণ বিভাগ আৰু অজন্তা নেওগক মহিলা আৰু শিশু বিকাশ, পৰ্যটন বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে। আটাইকেইগৰাকী মন্ত্ৰীয়ে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শপত গ্ৰহণ কৰিছিল। বিগত 10 দিন ধৰি চলি থকা অনিশ্চয়তা আৰু উত্তেজনাৰ অৱসান ঘটাই কংগ্ৰেছে আজি VD Sathisanক কেৰালমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। নতুন দিল্লীত আজি এখন সংবাদমেলত কংগ্ৰেছ নেতা অজয় মাকিন, মুকুল ৱাছনিক আৰু দীপিকা দাসমুঞ্চিয়ে এই কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ পাছতে কংগ্ৰেছ নেতৃত্বাধীন UDFএ ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে। উল্লেখযোগ্য যে কেৰালমৰ বিধানসভা নিৰ্বাচনত এইবাৰ UDFএ 2/3 অধিক সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল যদিও বিভিন্ন শিবিৰৰ লবি তথা তৃণমূল পৰ্যায়ত কৰ্মীসকলৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ সিদ্ধান্ত ল'বলৈ অসমৰ্থ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে জনোৱা আহ্বান অনুসৰি ৰাজ্য চৰকাৰে এলানি ব্যয় সংকোচনৰ ব্যৱস্থা ঘোষণা কৰিছে। এই অনুসৰি চিকিৎসাজনিত কাৰণৰ বাহিৰে অন্য কাৰণৰ পৰৱৰ্তী ছমাহৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণ নিষিদ্ধ কৰা হৈছে। চৰকাৰী আৰু ব্যক্তিগত দুয়ো ধৰণৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য হ'ব। মন্ত্ৰীসভাত কালি লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে অহা ছমাহলৈ কোনো যান বাহন ক্ৰয় নকৰে। ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যাও ছমাহৰ বাবে হ্ৰাস কৰা হ'ব। একেদৰে বিগত বৰ্ষৰ তুলনাত ৰাজ্য চৰকাৰে পেট্ৰল ডিজেলত হোৱা চৰকাৰী ব্যয় 20% হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্য চৰকাৰে পৰৱৰ্তী ছমাহৰ বাবে কোনো বিদেশী সামগ্ৰীও ক্ৰয় নকৰে। অৱশ্যে ৰাজ্যৰ জনসাধাৰণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহ'ব। চৰকাৰে এই সময়ছোৱাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰেহে আলোচনা চক্ৰ, কৰ্মশালা অনুষ্ঠিত কৰিব। চৰকাৰী বিভাগ আৰু অনুষ্ঠানৰ ব্যৱহাৰৰ যান বাহন ভাড়ালৈ ল'বলগীয়া হলে কেৱল বৈদ্যুতিক বাহনহে ভাড়াত লোৱা হ'ব। ইয়াৰ উপৰি 15 বছৰৰ বেছি পুৰণি পেট্ৰল ডিজেল চালিত যান বাহন নিষিদ্ধ কৰাৰ প্ৰক্ৰিয়াও ত্বৰান্বিত কৰা হ'ব। দেশত 69 দিনৰ বাবে অপৰিশোধিত তেল আৰু 45 দিনৰ বাবে ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। ইন্ধন সৰবৰাহত এই পৰ্যন্ত কোনো সমস্যা হোৱা নাই বুলি উল্লেখ কৰি জনসাধাৰণক আতংকিত নহবলৈ তেওঁ আহ্বান জনাইছে। পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি ইন্ধনৰ নাটনিক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে শ্ৰীপুৰীয়ে কালি এই আহ্বান জনায়। তেওঁ কয় যে দেশত ৰন্ধন গেছৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্ধন আৰু অন্যান্য সামগ্ৰীৰ ব্যৱহাৰত সংযম ৰক্ষা কৰিবলৈ জনোৱা আহ্বানক সতৰ্কবাণী হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ জনসাধাৰণক পৰামৰ্শ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ

0: নমস্কার। আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ 4গৰাকী মন্ত্ৰীক বিভিন্ন বিভাগৰ দায়িত্ব অৰ্পণ কৰে। ৰাজ্য চৰকাৰে অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। উচ্চতম ন্যায়ালয়ৰ অংশগ্ৰহণমূলক ন্যায় দৰ্শনৰ প্ৰসাৰ আৰু বিচাৰাধীন হৈ থকা গোচৰসমূহ পাৰস্পৰিক বুজাবুজি আৰু সন্মতিৰে নিষ্পত্তি কৰাৰ লক্ষ্যৰে উচ্চতম ন্যায়ালয়ে অহা 21 আগষ্টৰ পৰা 23 আগষ্টলৈ সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালতৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে জনোৱা আহ্বান অনুসৰি ৰাজ্য চৰকাৰে এলানি ব্যয় সংকোচনৰ ব্যৱস্থা ঘোষণা কৰিছে। দেশত 69 দিনৰ বাবে অপৰিশোধিত তেল আৰু 45 দিনৰ বাবে ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। দেশৰ সৰ্ববৃহৎ খুচুৰা দুগ্ধ উৎপাদন প্ৰতিষ্ঠান আমুল আৰু মাডাৰ ডায়েৰীয়ে প্ৰতি লিটাৰ গাখীৰৰ মূল্য 2 টকাকৈ বৃদ্ধি কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় পথ আৰু আন্তঃগাঁথনি উন্নয়নৰ পুঁজিৰ অধীনত ৰাজ্যিক পথত অভাৰব্ৰিজ আণ্ডাৰব্ৰিজ আৰু দলং নিৰ্মাণৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যলৈ কালি 569.64 কোটি টকাত আবণ্টন দিয়ে। বিগত 10 দিন ধৰি চলি থকা অনিশ্চয়তা আৰু উত্তেজনাৰ অৱসান ঘটাই কংগ্ৰেছে আজি ভি ডি সাথিছানক কেৰলমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। অসমৰ উপ আৰক্ষী অধীক্ষক বাৰ্ডি বড়োৱে অষ্ট্ৰেলিয়াৰ পাৰ্থত হ'বলগীয়া বিশ্ব পুলিচ আৰু ফায়াৰ গেমছত দেশক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। বিয়লি 4 বজাৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15।
1: क्या बात है, तो आज आप क्या संदेश दे रहे हैं और किस शहर से बात कर रहे हैं, जरा ये भी बता दें।
2: मैं झांसी से बोल रहा हूँ।
1: अच्छा जी,
2: पूर्व लड़ी मर्दानी, वो तो झांसी वाली रानी थी।
1: बिल्कुल,
2: और गर्व करते हैं।
1: बिल्कुल गर्व है,
2: आपको भी गर्व होगा।
1: बिल्कुल गर्व है जी, बिल्कुल गर्व है। अपने बारे में भी कुछ बताएं प्रेम जी, आप क्या करते हैं?
2: मैं शब्दों की साधना करता हूँ, मैं राइटर हूँ, लिखता हूँ।
1: क्या बात है,
2: कविता से मेरे आत्मिक जुड़ाव है। मैं मूल रूप से कविता का विद्यार्थी हूँ।
1: अच्छा, कैसी कविताएं लिखते हैं आप?
2: छंद में तो मैंने बहुत कम लिखा, लेकिन हम मुक्त छंद की कविताएं लिखते हैं। हम मानवतावादी कविताएं हैं, जो मुक्त छंद की हैं, हम उसको लिखते हैं।
1: अच्छा, तो 4 लाइनें आप क्या हमारे श्रोताओं के लिए यहाँ पर सुना सकते हैं?
2: जी जी, जरूर सुनाऊंगा। कविता का शीर्षक है 2 मिनट का मौन है। आओ मित्र 2 मिनट का मौन रखें, आओ मित्र 2 मिनट का मौन रखें। वो देखो कुएं के ठीक बगल से रखा गमला, वो देखो कुएं के ठीक बगल से रखा गमला, प्यास से दम तोड़ चुका है कल उसका नौजवान पौधा, प्यास से दम तोड़ चुका है कल उसका नौजवान पौधा, आओ मित्र 2 मिनट का मौन रखें।
1: क्या बात है, क्या बात है भाई, आपकी तो इस कविता ने निशब्द कर दिया। तारीफ में क्या बोलूं मैं, और बहुत खूब आपकी कलम यूं ही चलती रहे और दिन दूनी रात चौगनी आप तरक्की करें। प्रेम जी, तो बताएं आज के इस कार्यक्रम में आपको कौन सा गीत आपकी पसंद का सुनवा दिया जाए?
2: एक बहुत फिलोसफी का गीत है, तीसरी कसम का, और बहुत भोले भाले राज कपूर पर फिल्माया गया, मुकेश ने गाया, शैलेन ने लिखा। सजन से झूठ मत बोलो खुदा के पास जाना, आप इजाजत दे तो मैं गुनगुनाऊं।
1: चलिए गुनगुना दीजिए जरा।
2: सजन से झूठ मत बोलो खुदा के पास जाना है, न हाथी है न घोड़ा है, वहाँ पैदल ही जाना है। सजन से झूठ

শ্ৰোতাসকলে ইমান পৰে আকাশবাণী দিল্লী, মুম্বাই আৰু গুৱাহাটীৰ পৰা প্ৰচাৰিত বাতৰি আৰু বিবিধ ভাৰতীৰ অনুষ্ঠান শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে একে সময়তেই অনুষ্ঠান শুনি আছে নিউজ অন AIR এপ আৰু www.akashbani.gov.in ৱেবছাইটযোগে। বিয়লিৰ সম্ভাষণ জনাই মুকলি কৰিছো আজিৰ বিয়লিৰ অনুষ্ঠান প্ৰচাৰ।

নমস্কাৰ প্ৰিয় যুৱ বন্ধু, প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিব ওলাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ। প্ৰিয় যুৱ বন্ধু, যুৱ তৰংগৰ অনুষ্ঠানত আজি আমাৰ শিতান হৈছে গাঁৱলীয়া জীৱন। গাঁৱৰ জীৱনৰ অভিজ্ঞতা আপোনালোকৰ কেনে লাগে বাৰু? নিশ্চয় ভাল লাগে নহয় জানো? আপোন গাঁওখনলৈ সকলোৰে বৰকৈ মনত পৰে। গাঁৱৰ বোকা পানীৰ গোন্ধ, ককা আইতাৰ মৰম চেনেহ, গাঁৱৰ সহজ সৰল লোকসকলৰ মৰমবোৰে সকলোকে আপ্লুত কৰি তোলে। চহৰৰ যান্ত্ৰিকতাৰ মাজত থকা কিছু লোকে হয়তো গাঁৱৰ ভাওনা সবাহ, উৎসৱ পাৰ্বণ অনুষ্ঠানসমূহলৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে। তেনে এক গাঁৱলীয়া জীৱনশৈলীৰ সৈতে মই অংকিতা মিধিয়ে আপোনালোকৰ বাবে আগবঢ়াইছোঁ এক বিশেষ অনুষ্ঠান। প্ৰিয় যুৱ বন্ধু, অনুষ্ঠানৰ আৰম্ভণিতে এটি গীত শুনি লওঁ আহকচোন।

প্ৰিয় যুৱবন্ধু, অসমৰ গাঁওবোৰত প্ৰত্যেকৰে ঘৰৰ সন্মুখত অন্ততঃ এখন এখনকৈ আহল বহল চোতাল থাকে। কিছুমান গাঁৱৰ ঘৰত দুখনকৈ চোতাল থকাও দেখা যায়। চোতালৰ পৰা বাটলৈ আহোঁতে নঙলামুখ পাৰ হৈ আহিব লাগে। নিজৰ নিজৰ চৌহদত সকলো গাঁৱলীয়া লোকে গছ গছনি ৰুৱে। প্ৰত্যেকঘৰ মানুহৰ পিছপিনে বাঁহনী, তামোল পাণৰ বাৰী আৰু একোটাকৈ পুখুৰী থকাও দেখা যায়। গাঁৱৰ চাৰিওপিনে ধাননি পথাৰ, উমৈহতীয়া ধাননি পথাৰত সকলোৱে নিজৰ মাটিকেইডৰা সহজেই বিচাৰি উলিয়াব পাৰে। প্ৰত্যেক গাঁৱৰ জীৱন ধাৰণৰ প্ৰণালী কিছু সুকীয়া। সাধাৰণতে ওচৰা ওচৰিকৈ থকা গাঁওবোৰৰ ৰহন চহন, ভাম, খাদ্য তালিকাৰ শাক পাচলি, মাছ পঙহ, উৎসৱ পাৰ্বণৰ বিধি সুকীয়া হোৱা দেখা যায়। সেইদৰে বিয়া সবাহে গোৱা বিয়ানাম আইনামৰ সুৰো ভিন ভিন হয়। সাধাৰণতে প্ৰত্যেক গাঁৱেই একোটা সৰু সৰু অঞ্চলত বিভক্ত। এই সৰু খণ্ডসমূহক চুবুৰী, চুক, পাৰা আদি নামেৰে জনা যায়। 5-10 ঘৰ মানুহৰ সৈতেও একোটা চুবুৰী হ'ব পাৰে। ঠাইভেদে সকলো গাঁৱৰে জীৱিকা অৰ্জনৰ পথ ভিন ভিন যদিও অসমৰ গাঁওসমূহ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি বৰ্তি আছে। ধান, মাহ, সৰিয়হ, তিল, আলু, লাও, বিভিন্ন প্ৰকাৰৰ শাক পাচলি, মৰাপাত, ফল মূল আদিৰ খেতি কৰা হয়। প্ৰায়বোৰ মানুহৰে ঘৰে ঘৰে ভিন ভিন জীৱ জন্তু যেনে হাঁহ পাৰ, গৰু ছাগলী, কুকুৰা, গাহৰি আদি পোহা হয়। ধানৰ পৰা আৰম্ভ কৰি শাক পাচলি, হাঁহ কুকুৰাৰ কণী ওচৰৰ হাতত বেচা কিনা কৰা হয়। মন কৰিবলগীয়া যে কিছু কিছু গাঁৱত কাঠ বাঁহৰ কাম, কাঁহ আৰু মাটিৰে নিৰ্মিত সম্পদৰ তৈয়াৰ কৰা হয় আৰু তেনে পৰিয়ালসমূহে সেইধৰণেই জীৱন নিৰ্বাহ কৰে। কাঠৰ ঘৰুৱা সঁজুলি যেনে বৰপীৰা, চালপীৰা আদিৰ উপৰি নামঘৰ মন্দিৰত লগোৱাৰ নিমিত্তে সিংহাসন, থাপনাত ঠগি, গছা আদিও কাঠেৰে নিৰ্মাণ কৰা হয়। বাঁহ বেতৰ সামগ্ৰী যেনে জাপি, খৰাহী, মুহা, পাচি, ডলা, দুলি, কুলা, চালনী আদি ঘৰুৱা ব্যৱহাৰৰ লগতে বিক্ৰীৰ বাবেও সজা হয়। কঁহাৰৰ শিল্প চাতুৰ্যৰে কাঁহী, বানকাঁহী, মাইহাং, বানবাটি, লোটা, চৰিয়া, বটা আদি নিত্য ব্যৱহাৰ্য সামগ্ৰী তৈয়াৰ কৰা হয়। অসমৰ কিছু কিছু গাঁৱত পলু, মৌ আদি পুহি জীৱিকাৰ উপায় উলিওৱা হয়। নামঘৰ বা মন্দিৰ, মছজিদক কেন্দ্ৰ কৰি গাঁৱৰ মেল মিটিং বহে। কিছুমান গাঁৱত সংঘ, পুথিভঁৰাল, আত্মসহায়ক গোট, সংগীত কেন্দ্ৰ আদিও থাকে, য'ত ইচ্ছুক গাঁৱলীয়াই নিতৌ লগ হৈ পঢ়া শুনা, গান বাজনাৰ আখৰা কৰিব পাৰে। গাঁৱৰ প্ৰায়বোৰ উৎসৱেই মুকলি ঠাইত উমৈহতীয়াকৈ পতা হয়। অসমৰ গাঁওসমূহৰ আশে পাশে থকা অসংখ্য নৈ, খাল, দুং, বিল, জলাহত সৰু ডাঙৰ বিভিন্ন শ্ৰেণীৰ মাছ আছে। মাছ ধৰিবলৈ বিবিধ সা সঁজুলি যেনে বৰশী, জাল, জাকৈ, পল, চেপা আদি ব্যৱহাৰ কৰে।

0: মহিলাসকলে ঘৰ গৃহস্থালী কামৰ লগতে পথাৰৰ কামতো হাত উজান দিয়ে। তাঁতশালৰ কাম, দুগৰাকী চাৰিগৰাকী লগ হৈ চিৰা সান্দহ খুন্দা, পিঠা পনা তৈয়াৰ কৰা, বিবিধ ৰন্ধন প্ৰকৰণ, ভূঁই ৰুবলৈ বা ধান দাবলৈ যোৱা, জাকৈ লৈ মাছ ধৰিবলৈ যোৱা, শাকনি পাৰিত শাক তোলা আদি মহিলাসকলে অনায়াসে কৰিব পাৰে। বিয়া সবাহ নাম প্ৰসংগত আয়তীসকলৰ সহযোগ অপৰিহাৰ্য। সমিল মিলে কৰা এই কামসমূহে প্ৰীতিৰ এনাজৰী টনকিয়াল কৰি ৰাখে। প্ৰিয় যুৱ বন্ধু, অসমৰ ঐতিহ্য অৰ্থনৈতিক আৰু সামাজিক প্ৰেক্ষাপটত গাঁওসমূহৰ যি গুৰুত্ব তাত কেতিয়াও নুই কৰিব নোৱাৰি। এতিয়াৰ গাঁওবোৰ কিছু ফালৰি কাটি অহা দেখা যায় যদিও ঐক্য সংহতিৰ দোল গাঁওসমূহত অটুট আছে। প্ৰিয় যুৱবন্ধু, আজি আমি উপস্থিত হৈছোহি এখন গাঁৱত। সেই গাঁওখনৰে এগৰাকী যুৱতী, তেখেতৰ সৈতে আমি কথা পাতিছিলোঁ। আহকচোন, তেওঁ আপোন গাঁওখনৰ বিষয়ে কি ক'লে শুনো।
1: নমস্কাৰ।
2: নমস্কাৰ।
1: হয়, পোনপ্ৰথমে তোমাৰ পৰিচয় সম্পৰ্কে জনোৱাচোন।
2: হয়, মোৰ নাম শ্ৰী কস্মিতা দেৱী। মই মৰিগাঁও জিলাৰ শাকমাৰী গাঁৱৰ নিবাসী। মই বৰ্তমান ষষ্ঠ ষাণমাসিকৰ এগৰাকী ছাত্ৰী।
1: হয়, তোমাৰ গাঁওখনৰ নাম কি?
2: মোৰ গাঁওখনৰ নাম শাকমাৰী গাঁও।
1: হয়, গাঁওখনৰ ঐতিহাসিক দিশৰ বিষয়ে তুমি কিছু কথা জনোৱাচোন।
2: ঐতিহাসিক দিশ বুলি ক'বলৈ গ'লে তেনেকুৱা বিশেষ কাহিনী আজিলৈ শুনা নাই বাৰু, কিন্তু আলোচনা মৰ্মে আমি শুনিবলৈ পাওঁ যে আমাৰ গাঁওখনত আগতে এডাল বহুত ডাঙৰ সাপ ওলাইছিলে আৰু সেই সাপডাল গাঁৱৰ কিছু লোকে মাৰিছিলে। সেই সাপডাল যেতিয়াৰ পৰা মানে মাৰিছিলে তেতিয়াৰ পৰা গাঁওখনৰ নাম সাপমাৰী। প্ৰথমে সাপ কাটি আছিলে, তাৰপিছত উচ্চাৰণত কৰোতে কৰোতে সাপ কাটিটো সাপমাৰী হৈ গ'ল।
1: হয় হয়। তোমাৰ গাঁৱৰ পৰিৱেশ ভাল লাগে নে বেছিকৈ চহৰৰ পৰিৱেশ ভাল লাগে, কোৱাচোন আৰু কিয় ভাল লাগে বাৰু?
2: এইটো কবলৈ হলে গাঁৱৰ পৰিৱেশ আমাৰ অসমীয়াৰ বাবে গাঁৱৰ পৰিৱেশটো অতিকৈ জৰুৰী। জৰুৰী মানে আমি গাঁৱৰেই, গাঁৱৰ পৰাই চহৰ নগৰ হেৰি হৈছে ন, গাঁৱৰ পৰাই চহৰ আৰু নগৰৰ সৃষ্টি হৈছে।
1: হয় হয়।
2: কিন্তু গাঁৱৰ যিটো পৰিৱেশ সেই পৰিৱেশটো চহৰত পোৱা নাযায় আৰু চহৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো গাঁৱত পোৱা নাযায়। আমাৰ গাঁৱৰ মানুহবোৰ আৱেগিক, আমাৰ গাঁৱৰ পৰাই খেতি বাতিৰ পৰা আৰম্ভ কৰি সকলোখিনি গাঁৱতে পোৱা যায়। কিন্তু চহৰৰো ওতঃপ্ৰোতভাৱে জড়িত, কাৰণ চহৰত বহুত বস্তু আমি গাঁৱৰ পৰা চহৰলে গ'লেহে আমি কিছুমান কাম কৰিব পাৰোঁ। তথাপিও চহৰতকে গাঁৱৰ, ময়ো যিহেতু গাঁৱতে বাস কৰোঁ, আমাৰ গাঁৱলীয়া পৰিৱেশ পথৰুৱা ঠাই, সেয়ে মই চহৰতকে গাঁৱে বেছি ভাল পাওঁ।
1: হয় হয়। গাঁৱৰ বোকা পানী গোন্ধে সকলোকে আপ্লুত কৰি তোলে নহয় জানো?
2: হয়, মই মোৰ ঘৰটো য'ত আছে
1: হয়
2: চাৰিওফালে পথাৰ, ধান কটাৰ পৰা আদি কৰি মানে ভূঁই ৰোৱাৰ পৰা আদি কৰি ধান কটালৈকে সকলোখিনি মানে দেখা পাই থাকো।
1: হয় হয়। আগৰ দিনবোৰৰ তুলনাত এতিয়াৰ গাঁওবোৰ বহুতো উন্নত হৈছে, এই ক্ষেত্ৰত তোমালোকৰ গাঁওখন কিদৰে আগবাঢ়ি গৈছে?
2: হয়, আগৰ তুলনাত আমাৰ গাঁওখনৰ উন্নতি আমি দেখিবলৈ পাইছো। আমাৰ গাঁৱৰ পৰা বহুতো মেধাৱী ছাত্ৰ ছাত্ৰী আছে আৰু এইবাৰ 2026 বৰ্ষৰ যি মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীৰ ফলাফল খুব ধুনীয়া, সকলোৱে ধুনীয়াকৈ পাছ কৰিছে। সেই ক্ষেত্ৰত কবলৈ গ'লে আমাৰ গাঁওখনে পঢ়া শুনাৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়িছে।
1: হয়, যাতায়াতৰ ব্যৱস্থাৰ লগতে অন্য দিশসমূহ কিদৰে আগুৱাই গৈছে?
2: যাতায়াত ব্যৱস্থা কবলৈ গ'লে যাতায়াত ব্যৱস্থা ভালেই, ঠিকে আছে বাৰু, তথাপিও অকণমান বেছি ভিতৰুৱাকে যিবোৰ চুবুৰীয়া ঠাই থাকে ৰাস্তা ঘাট,
1: হয় হয়,
2: সেইবিলাকৰ ফালৰ পৰা অকণমান কেইবাটাও চুবুৰী একেলগে লগ লাগি থাকে, তাৰে এটা চুবুৰীত অলপ চিচি ব্লকৰ তেনেকুৱা ৰাস্তা থাকে, এটা চুবুৰীত নাই, তেনেকুৱা অলপ সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে বাৰু। সেইটো চৰকাৰে সুবিধা ল'লে আমাৰ গাঁওখনৰ কাৰণে ভাল হ'ব।
1: হয় হয়। গাঁও আৰু চহৰৰ মাজৰ সম্পৰ্কৰ বিষয়ে তুমি কিছু কথা কোৱাচোন।
2: গাঁও আৰু চহৰৰ সম্পৰ্কৰ বিষয়ে কবলৈ হলে ইয়াৰ সম্পৰ্ক আছে, কাৰণ গাঁৱত কৰা খেতি বাতিৰ পৰা আমি চহৰত গৈ বিক্ৰী কৰিব লাগিব, এতিয়া তাৰ পৰা ফল পোৱা যাব। গাঁৱৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান সেইবোৰৰ পৰা চহৰৰ মানুহ আপ্লুত হৈছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে গাঁৱত যিদৰে উৎসৱ পাৰ্বণ হয় সেই ঠিক তেনেদৰে সেই একেটা উল্লাহেৰে চহৰতো সেই প্ৰতিষ্ঠানবিলাক হয় ধুনীয়াকৈ আমি দেখিবলৈ পাওঁ। গাঁও আৰু চহৰৰ মাজৰ পাৰ্থক্য খালি মই ভাবো গাঁও আৰু চহৰৰ মাজৰ পাৰ্থক্য এটাই, গাঁৱত গাঁৱৰ মানুহবোৰ সহজ সৰল কিন্তু চহৰৰ মানুহবোৰ গছ গছনি কটাৰ বাবে অকণমান সমস্যাৰ সন্মুখীন দেখিবলৈ পোৱা যায়। কিন্তু যি মানুহবোৰ যিমানেই চহৰ বা নগৰত নাথাকক কিয় তেওঁলোকৰ মনটো গাঁৱতেই থাকে।
1: হয়, তোমালোকৰ গাঁওখনৰ মানুহবোৰৰ মাজৰ মিলা প্ৰীতি কেনেধৰণৰ বা উৎসৱ পাৰ্বণসমূহ তোমালোকে কিদৰে উদযাপন কৰা এই সম্পৰ্কে জনোৱাচোন।
2: হয় আমাৰ এই সাপমাৰি গাঁওখনত হিন্দু মুছলমানৰ পৰা আদি কৰি সংমিশ্ৰিত এখন গাঁও। বৰা কোচ কলিতা মুছলমান যোগী সকলোবোৰ একেলগে বাস কৰে। আমাৰ গাঁওখনৰ মিলা প্ৰীতিটো খুব ধুনীয়া, হিন্দু হওক মুছলমান হওক বা কোচ কলিতা বৰা হওক সকলোৰে মিলা প্ৰীতিবোৰ ধুনীয়া। আৰু আমাৰ গাঁওখনৰ উৎসৱ পাৰ্বণবোৰো সকলোৱে মিলিজুলি কৰা হয়। কলা মন্দিৰ এটা আছে, সেই কলা মন্দিৰটোতে সকলোৱে মিলিজুলি 9 জেঠ তাৰিখে এখন মেলা হয়, বাঙীয়া মেলা বুলি। সেই মেলাখনত খুব গোটেই গাঁওখনে খুব উলহ মালহেৰে অনুষ্ঠান এভাগ পাতে। সেই অনুষ্ঠানটো অতীজৰে পৰা, আমি জন্ম হোৱাৰো বহুত যুগৰে পৰা সেই অনুষ্ঠানটো চলি আহিছে। তাৰ মাজত মহানাম থাকে, জেঠৰ 1 আৰু 2 তাৰিখে হয়। 8 বহাগত মেলা হয়, মেলাৰ ৰাতি বিভিন্ন অনুষ্ঠান কৰা হয়, যুৱক সংঘ আছে। আমাৰ নৱপ্ৰজন্মই খুব ধুনীয়াকৈ মিলিজুলি কামবোৰ কৰি আছে বৰ্তমান।
1: গাঁও অঞ্চলত কিছুমান সুবিধা আৰু অসুবিধাও দেখা যায়, গতিকে সেই সুবিধা আৰু অসুবিধাৰ বিষয়ে কিছু কথা কোৱাচোন।
2: হয়, গাঁও অঞ্চলৰ মানে মোৰ গাঁওখনৰ বিষয়ে ক'বলৈ গ'লে আমাৰ গাঁওখনৰ যথেষ্টখিনি উন্নতি হৈছে, কিন্তু কলেজ বা বেলেগ অনুষ্ঠান, ভাল শিক্ষা অনুষ্ঠানৰ কাৰণে আমি টাউনলৈ যাবলগীয়া হয়। চিম্পল কাম কিছুমান কৰিবলৈ হ'লেও চহৰলৈ যাবই লাগিব। সেইটোৱে গাঁও অঞ্চলৰ সেই কম্পিউটাৰে হওক বা আজিকালি 2 এখন বাৰু কম্পিউটাৰ দোকানো হৈছে, কিন্তু সেই ক্ষেত্ৰত স্কুলৰ কামেই হওক বা কলেজৰ কামেই হওক বিভিন্ন ক্ষেত্ৰত কিবা কিবি কাম থাকিলেতো চহৰলৈ যাবই লাগিব।
1: অন্য কিবা কাৰণতেই হওক গাঁও এৰি চহৰত থাকিবলৈ লয়, এই ক্ষেত্ৰত গাঁওখনৰ ওপৰত কিদৰে প্ৰভাৱ পৰিব পাৰে কোৱাচোন।
2: হয়, আমাৰ গাঁওখনৰ বিষয়ে ক'বলৈ গ'লে আমাৰ গাঁৱৰ পৰা বহুতো তেনেকুৱা ব্যক্তি আছে যিয়ে চাকৰি সূত্ৰে মৰিগাঁও টাউনত থাকে বা গুৱাহাটীত থাকে, কিছুমান বাহিৰত থাকে। মোৰ দেউতাও বাহিৰতে আছে বৰ্তমান। শিক্ষিত লোকৰ কথা ক'বলৈ গ'লে তেওঁলোকক মই যিমানখিনিলৈ জানো চিনি পাওঁ, তেওঁলোক চাকৰিৰ সূত্ৰে বাহিৰত থাকিলেও উৎসৱ পাৰ্বণত কিন্তু ঘৰলৈ আহে।
1: হয় নিশ্চয়, হয় আপোন গাঁওখনলৈ সকলোৰে মনত পৰে নহয় জানো।
2: হয়, মই তেনে ক্ষেত্ৰত গাঁৱৰ পৰা চহৰলৈ ওলাই গৈ একেবাৰে নহাই হল তেনেকুৱা ব্যক্তি আমাৰ গাঁওখনত মই দেখা নাই আজিলে।
1: হয় হয়, গাঁৱৰ মাদকতাটোৱেই সুকীয়া। ধন্যবাদ থাকিল তোমালৈ, তোমালোকৰ গাঁওখনৰ বিষয়ে তোমাৰ পৰা ইমানখিনি কথা আমি জানিলো, গাঁৱৰ সহজ সৰল লোকসকলৰ বিষয়ে আমি জানিবলৈ পালো। তাৰ বাবে তোমাক আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তাৰ ফালৰ পৰা তোমাক অশেষ ধন্যবাদ জনাইছো।
2: হয়, আপোনালোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ এই গাঁওখনৰ শোভা বঢ়োৱাৰ বাবে, আমাৰ এই গাঁওখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰাৰ বাবে। আপোনালোকক আমি আমাৰ গাঁওখনৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।
1: হয়, ধন্যবাদ।
0: প্ৰিয় যুৱ বন্ধু, গাঁৱলীয়া জীৱনৰ মাদকতাৰ বিষয়ে জানিবলৈ আমি অন্য এখন গাঁৱতো আহি উপস্থিত হৈছিলোহি। আহকচোন সেই গাঁওখনৰ বিষয়ে আমি কিছু কথা জানো।
3: হয়, নমস্কাৰ।
4: নমস্কাৰ।
3: হয়, পোনপ্ৰথমে আপোনাৰ পৰিচয় সম্পৰ্কে জনাওকচোন।
4: হয়, নমস্কাৰ, মই দৰ্শনা কলিতা। মই প্ৰধানকৈ এগৰাকী শিক্ষয়িত্ৰী আৰু মাজে মাজে 2 এটা গল্প বা আন লেখাও লেখা মেলা কৰোঁ পেপাৰে আলোচনীয়ে।
3: হয়, আপোনাৰ গাঁওখনৰ নাম কি বাৰু?
4: মোৰ গাঁওখনৰ নাম ঠিং আঠ গাঁও।
3: হয়, গাঁওখনৰ ঐতিহাসিক দিশৰ বিষয়ে কিছু কথা জনাওকচোন।
4: হয়, আমাৰ গাঁওখন নগাঁও জিলাৰ পৰা, নগাঁও চহৰৰ পৰা মানে পশ্চিম দিশত প্ৰায় 25 কিলোমিটাৰমান দূৰত অৱস্থিত। আৰু গাঁওখনত বহুত ঐতিহাসিক সমল আছে, মানে ধৰক ইয়াতে বহুত পুৰণা মঠ মন্দিৰ বা নামঘৰ, 200 বছৰীয়া নামঘৰ এভাগ আছে, আৰু ইয়াতে শিৱস্থান এখন এভাগ আছে, বহু পুৰণি। এনেকুৱা বহু কিছুমান ঐতিহাসিক সমলেৰে আমাৰ গাঁওখন সমৃদ্ধ।
3: হয়, আপোনাৰ গাঁৱৰ পৰিৱেশ ভাল লাগে নে বেছিকৈ চহৰৰ পৰিৱেশ ভাল লাগে বাৰু, আৰু কিয় ভাল লাগে এই বিষয়ে অলপ জনাওকচোন।
4: মোৰ গাঁও আৰু চহৰ 2টা পৰিৱেশেই ভাল লাগে, তথাপিও 2 পৰিৱেশৰে কিছুমান সুকীয়া সুকীয়া মাদকতা থাকে নহয় জানো।
3: হয় হয়,
4: মানে গাঁৱৰ পৰিৱেশত

0: তুলনামূলকভাৱে চহৰতকৈ গাঁৱৰ পৰিৱেশ মোৰ অলপ বেছি ভাল লাগে বাৰু, কাৰণ গাঁৱৰ মানুহৰ মাজত মিলা প্ৰীতি অত্যাধিক বহুত বেছি হয়, আৰু গাঁৱৰ মানুহবোৰ চহৰৰ মানুহতকৈ অলপ বেছি সৰল আৰু মৰমীয়াল,
1: হয়
0: আৰু বেছি হেল্পফুলো হয়, তেওঁলোকে সহায় কৰি ভাল পায়। মানুহ বিপদত পৰিলে তেওঁলোকে সকলো আগবাঢ়ি আহে, বিপদত সহায় কৰে, বা যিকোনো ঘৰুৱা অনুষ্ঠানতো তেওঁলোকে নিজৰ মানে দেহ মন সকলো ঢালি দি পেলাই তেওঁলোকে মানে সহায় সহযোগিতা আগবঢ়ায়, আৰু আমাৰ বেমাৰ আজাৰ হ'লেও সকলোখিনিয়ে মানে আগবাঢ়ি আহি পেলাই সেই মানুহঘৰক মানে হেল্প কৰে, সহায় কৰে, সেইকাৰণে ভাল লাগে।
1: হয় হয় নিশ্চয়। আগৰ দিনবোৰৰ তুলনাত এতিয়াৰ গাঁওসমূহ যথেষ্ট উন্নত হোৱা দেখা যায়। এই ক্ষেত্ৰত আপোনালোকৰ গাঁওখন কিদৰে আগবাঢ়ি গৈছে এই সম্পৰ্কে অলপ কওকচোন।
0: অঁ হয়, আগৰ দিনৰ তুলনাত এতিয়াৰ গাঁওবোৰ সঁচাকৈ বহুত বেছি উন্নত হৈছে। তেওঁ এই ক্ষেত্ৰত আমাৰ গাঁওখনো কিন্তু বহুত আগবাঢ়িছে, কাৰণ এতিয়া সকলোৱে ধৰক মোবাইল বা ইণ্টাৰনেট বা ছ'চিয়েল মিডিয়া এইবোৰ ইউজ কৰা হৈছে, আৰু টেকন'লজি উন্নত হোৱাৰ কাৰণে সকলোৱে এই সুবিধাখিনি গ্ৰহণো কৰিব পাৰিছে। আমাৰ গাঁৱৰ মানুহখিনিও সকলোখিনি মানুহেই এতিয়া এই বস্তুবোৰ ব্যৱহাৰ কৰে, ছ'চিয়েল মিডিয়াই হওক বা ইণ্টাৰনেটেই হওক, আৰু ইণ্টাৰনেটৰ জৰিয়তে গোটেই পৃথিৱীখন হাতৰ মুঠিত হোৱাৰ নিচিনা হৈছে যে, সেইকাৰণে মানে আপোনাৰ সকলোখিনি সকলোবোৰ কথাই তেওঁলোকে বুজি পোৱা হৈছে, আৰু সৎ প্ৰয়োগ কৰাৰ ফলত তেওঁলোক সকলো ক্ষেত্ৰতে আগবাঢ়িও গৈছে, শিক্ষা দীক্ষাৰ ক্ষেত্ৰতেই হওক বা আন ক্ষেত্ৰতেই হওক, তেওঁলোকে ধৰক সকলোখিনি মানে কম্পেয়াৰ কৰিব পৰা হৈছে যিহেতু, গতিকে তেওঁলোক সকলোবোৰ ক্ষেত্ৰতে আগবাঢ়ি গৈছে, আৰু যিখিনি সৎ প্ৰয়োগ কৰিছে তেওঁলোক আগবাঢ়ি গৈছে, আৰু যিখিনি ধৰক কৰিব পৰা নাই তেওঁলোক একে আছে আৰু। গতিকে এই পৰিৱৰ্তন সকলোতে হৈছে, শিক্ষাৰ ক্ষেত্ৰতেই হওক, সাংস্কৃতিক ক্ষেত্ৰতেই হওক, বা সামাজিক বা সামগ্ৰিক, এই সকলোখিনি ক্ষেত্ৰতে পৰিৱৰ্তন হৈছে।
1: হয়, গাঁও আৰু চহৰৰ মাজৰ সম্পৰ্কৰ বিষয়ে আপুনি কি ক'ব?
0: অঁ নিশ্চয়, গাঁও আৰু চহৰৰ মাজত বহুত ওতঃপ্ৰোত সম্পৰ্ক আছে। গাঁৱৰ মানুহো বহু ক্ষেত্ৰতে মানে চহৰৰ মানুহৰ ওপৰত নিৰ্ভৰশীল, আৰু ঠিক তেনেকৈ চহৰৰ মানুহো গাঁৱৰ মানুহৰ ওপৰত নিৰ্ভৰশীল, কাৰণ গাঁৱৰ মানুহে শিক্ষা দীক্ষাৰ ক্ষেত্ৰতেই হওক বা চিকিৎসা সেৱাৰ ক্ষেত্ৰতেই হওক বা কৰ্মসংস্থাপনৰ ক্ষেত্ৰতেই হওক চহৰৰ ওচৰ চাপিবলগীয়াই হয়, আৰু ঠিক সেইদৰে মানে চহৰৰ মানুহখিনিয়ে ধৰক শাক পাচলি ফল মূল বা অন্যান্য খাদ্য সামগ্ৰী এই সকলোবিলাকৰ বাবে আকৌ গাঁৱৰ মানুহৰ ওপৰত নিৰ্ভৰশীল। গতিকে গাঁও আৰু চহৰৰ মাজৰ মানুহৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে বুলি মই ভাবোঁ।
1: হয় নিশ্চয়, গাঁও অঞ্চলত কিছুমান সুবিধা আৰু অসুবিধাও দেখা পোৱা যায়, গতিকে সেই সুবিধা আৰু অসুবিধাৰ বিষয়ে কিছু কথা জনাওকচোন।
0: অঁ হয়, গাঁও অঞ্চলত যিদৰে বহুখিনি সুবিধা আছে সেইদৰে বহুখিনি অসুবিধাও আছে বাৰু। ধৰক সুবিধাৰ কথা ক'বলৈ যাওঁতে ক'ব লাগিব যে গাঁৱত কিছুমান বস্তুৰ দাম বহুত কম হয়, তুলনামূলকভাৱে চহৰতকৈ কম হয়। মানে যেনে ধৰক শাক পাচলি যিহেতু তাত যথেষ্ট পৰিমাণে উৎপাদন কৰা হয় উৎপাদন হয় মানুহে যিহেতু শাক পাচলি খেতি কৰে, বা ফল মূল এই সকলো বা মাছ মাংস এই বস্তুবোৰ তাত খুব সুন্দৰভাৱে উপলব্ধ হয়, গতিকে তাত দামবোৰ চহৰতকৈ তুলনামূলকভাৱে কম হয়।
1: হয়,
0: আৰু তাত সকলোবোৰ বস্তু সতেজ পোৱা যায়, কিন্তু চহৰত সেই বস্তুখিনি সতেজ পোৱা নাযায়। আৰু চহৰত হয় আৰু চহৰত সকলোবোৰ বস্তুৰে দাম গাঁৱতকৈ বেছি নিচিনা লাগে, আৰু বেছি হয়, আৰু চহৰত চলাটো মই ভাবোঁ যে গাঁৱত চলাতকৈ চহৰত চলাটো বৰ খৰচী কাৰবাৰ হয়, খৰচ বেছি হয় গাঁৱত, আৰু গাঁৱত কম খৰচতে কম টকাতে মানুহ চলিব পাৰে কিন্তু চহৰত নোৱাৰে। আৰু সেইদৰে ধৰক গাঁৱত সেইদৰে কিছুমান অসুবিধাও আছে, অসুবিধাৰ কথা ক'বলৈ গ'লে প্ৰথমে ক'ব লাগিব তাৰ চিকিৎসা ব্যৱস্থাৰ কথা ক'ব লাগিব। চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত গাঁওসমূহ এতিয়াও কিন্তু অনুন্নতই হৈ আছে, আমি যিমানেই আগবাঢ়ি নাযাওঁ কিয়, চৰকাৰে যিমানেই গুণগান নাগাওঁ কিয়, কিন্তু এতিয়াও দেখোন কিছুমান দেখা যায় যে চিকিৎসাৰ ক্ষেত্ৰত মানে গাঁৱৰ মানুহে সেই চহৰৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়, যিহেতু গাঁৱৰ হস্পিটেলবিলাকত ধৰক অত্যাধুনিক সা সুবিধাবোৰ নাই এতিয়াও। গতিকে চিকিৎসাৰ ক্ষেত্ৰত গাঁৱৰ মানুহে বহুখিনি হাৰাশাস্তি এতিয়াও ভুগিবলগীয়া হয়, আৰু তেওঁলোকে চিকিৎসাৰ ক্ষেত্ৰত চহৰলৈকে ঢাপলি মেলিবলগীয়া হয়। আৰু তাৰোপৰি শিক্ষাৰ ক্ষেত্ৰতো একে বুলিয়েই ভাবোঁ, শিক্ষাৰ ক্ষেত্ৰতো ধৰক মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীবিলাকে পঢ়িবলৈ আকৌ সেই চহৰমুখীয়ে হ'বলগীয়া হয়, আৰু সেইদৰে ধৰক কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো গাঁৱত

0: মানুহে খুব সুন্দৰভাৱে তেওঁলোকে মানে মিলা প্ৰীতিৰে বাস কৰি আছে।
1: হয়
0: আৰু ভাল লগা কথাটো হৈছে কি, বিপদ আপদৰ সময়ত মই ব্ৰাহ্মণ, মই কায়স্থ বুলি মানে একো তাত ভাগ কৰা নহয়। তেওঁলোকে বিপদ আপদৰ সময়ত সকলোৱে সকলোকে সহায় কৰে, বা ধৰক ঘৰুৱা অনুষ্ঠানবিলাকত মানে সকলো আহে, বিয়া বাৰুৱে হওক বা কোনোবা মৃতক মানুহ ঢুকালেও সকলোখিনি মানুহে মানে খুব সুন্দৰভাৱে সহযোগিতা আগবঢ়ায়, মানে মিলা প্ৰীতি বহুত ভাল, যথেষ্ট ভাল। আৰু উৎসৱৰ কথা ক'বলৈ গ'লে উৎসৱসমূহ মানে সামূহিকভাৱে সকলোৱে মিলিজুলিয়ে পালন কৰে। যেনে ধৰক উদাহৰণস্বৰূপে ক'ব লাগিব যে আমাৰ গাঁওখনৰ মাজমজিয়াতে অসম জ্যোতি সংঘৰ খেলপথাৰ নামৰ এখন খুব ডাঙৰ খেলপথাৰ আছে, আৰু তাতে প্ৰতি বছৰে বহাগ বিহুটো খুব ডাঙৰকৈ আয়োজন কৰা হয়, পালন কৰা হয়। আৰু গাঁৱৰ সকলো লোকে, ধৰক বাহিৰত থকা মানুহখিনিও আনকি তাত ধৰক ডনেশ্যন আগবঢ়ায়, বা তেওঁলোকে গৈ পেলাই সেই দিনটোত তাত সহযোগিতা আগবঢ়াই কৰে। আৰু ঠিক সেইদৰে বহাগ বিহুটো তেনেকে পালন কৰা হয়। আৰু আন গাঁৱৰ মাজতে থকা বুঢ়া নামঘৰত প্ৰতি বছৰে ভাগৱত পাঠ বা ধৰক গুৰুজনাৰ তিথি, এনেকুৱা উৎসৱসমূহ, ধৰ্মীয় উৎসৱসমূহ সকলোৱে মিলি খুব ধুমধামেৰে পালন কৰে। সেইটো খুব এটা ভাল লগা কথা।
1: হয়
0: আৰু তাৰোপৰি আমাৰ আন গাঁৱৰ মাজতে লুইতবৰীয়া ফিল্ড নামৰ মানে খেলপথাৰ এখন আছে, তাতে আপোনাৰ গোটেই ধিং অঞ্চলৰ সকলোখিনি মানুহ লগ লাগি খুব ডাঙৰকৈ আৰু একে উলহ মালহেৰে আকৰ্ষণীয়ভাৱে তাত ৰাস উৎসৱ উদযাপন কৰে। আৰু সেই আমাৰ ধিঙৰ যিখন ৰাস হয়, আন গাঁৱৰ ৰাস, সেইখন চাবলৈ মানে নগাঁৱৰ বহুত বেলেগ বেলেগ ঠাইৰ পৰা, নগাঁও বুলিয়ে নহয় মানে বেলেগ বেলেগ ঠাইৰ পৰাও বহুতখিনি মানুহ আহে, কাৰণ ৰাসখন খুব আকৰ্ষণীয় হয়। আৰু ধিঙৰ সকলোখিনি মানুহে বা ধৰক আন গাঁৱৰ সকলোখিনি মানুহে খুব সুন্দৰভাৱে সহযোগিতা আগবঢ়ায় তাত।
1: হয়, আজিকালি দেখা যায় যে শিক্ষিত লোকসকলে চাকৰি সূত্ৰে হওক বা অন্য কিবা কাৰণতেই হওক গাঁও এৰি চহৰত থাকিবলৈ লয়। এই ক্ষেত্ৰত গাঁওখনৰ ওপৰত কিদৰে প্ৰভাৱ পৰে এই বিষয়ে অলপ জনাওকচোন।
0: হয়, আজিকালি দেখা যায় যে শিক্ষিত লোকসকলে চাকৰি সূত্ৰেই হওক বা অন্যান্য ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতেই হওক, তেওঁলোকে গাঁও এৰি চহৰত থাকিবলৈ লৈছে। এই ক্ষেত্ৰত কিন্তু গাঁওখনৰ ওপৰত অলপ হ'লেও প্ৰভাৱ পৰে বুলি মই ভাবোঁ। কাৰণ শিক্ষিত লোকসকলে গাঁওখনত অলপ হ'লেও মাৰ্গদৰ্শন কৰে, তেওঁলোকৰ মতামত মই ভাবোঁ যে গাঁৱৰ মানুহৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। বা ধৰক অন্ধবিশ্বাস বা কুসংস্কাৰ বা গোঁড়ামি, এইবিলাকৰ বিপক্ষেও শিক্ষিত মানুহে মানুহ মানে থিয় দিব পাৰে, ষ্ট্ৰংলি তেওঁলোকে থিয় দিয়ে। কিন্তু তেওঁলোকৰ অনুপস্থিতিত সেই বস্তুবোৰ মানে গাঁৱত মাৰ্গদৰ্শন কৰিবলৈ, তেওঁলোকক এটা পথ, সঠিক এটা পথ প্ৰদৰ্শন কৰিবলৈ মানুহৰ, উপযুক্ত মানুহৰ অভাৱ হয় বুলি মই ভাবোঁ। গতিকে গাঁওখনত ডেফিনেটলি ইয়াৰ প্ৰভাৱ পৰে।
1: হয়, আপোনাৰ লগত কথা পাতি সঁচাকৈ বৰ ভাল লাগিল। আপোনালোকৰ এই গাঁওখনত উপস্থিত হৈ আমি সঁচাকৈ বহুত আনন্দিত হৈছো।
0: হয়, আমাৰ গাঁওখন সঁচাকৈ বৰ ধুনীয়া, আৰু ইয়ালৈ অহা প্ৰতিজন মানুহকে আমাৰ গাঁওবাসীয়ে সঁচাকৈ স্বাগতম জনায়, বৰ ধুনীয়াকৈ আন্তৰিকতাৰে স্বাগতম জনায়। আৰু গাঁওখন বৰ ধুনীয়া আচলতে, সেইকাৰণে সকলোবোৰ মানুহে কয় যে ধিঙৰ ভিতৰত আন গাঁওখন ধৰক মানে বৰ সুন্দৰ গাঁও, আৰু ইয়াত শিক্ষাৰ ক্ষেত্ৰতো ইমানেই আগবঢ়া, ছাত্ৰ ছাত্ৰীখিনি ধৰক ধিং কে বি স্কুলখন আছে ইয়াতে, ধৰক ইমানখিনি শিক্ষাৰ ক্ষেত্ৰত মানে ধৰক গাঁৱৰ সকলোখিনি ল'ৰা ছোৱালীয়ে বহুখিনি আগবাঢ়ি গৈছে আজি।
1: হয়, ধন্যবাদ থাকিল আপোনালৈ, আপোনাৰ পৰা আমি আপোনালোকৰ গাঁওখনৰ বিষয়ে জানিব পাৰিলো।
0: হয়, আপোনালোকো ধন্যবাদ।
1: হয়,
2: প্ৰিয় যুৱ বন্ধু, গাঁৱলীয়া জীৱন হ'ল এক সুস্থ, শান্তিময় আৰু সাংস্কৃতিকভাৱে চহকী জীৱন, যিয়ে মানুহক যান্ত্ৰিকতাৰ পৰা দূৰত ৰাখি প্ৰকৃতিৰ সৈতে সংযোগ কৰে। প্ৰিয় যুৱ বন্ধু, চাওঁতে চাওঁতে এতিয়া আমাৰ অনুষ্ঠান সামৰাৰ সময় হৈ আহিল। আজিৰ আমাৰ অনুষ্ঠানটি শুনি আপোনালোকে নিশ্চয় ভাল পালে। পুনৰ এক নতুন দিনত নতুন শিতানৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অংকিতা মেধিয়ে বিদায় লৈছোঁ। নমস্কাৰ।
3: শ্ৰোতাসকলে, ইমান পৰে যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা নিশা বৰুৱাৰ। এয়া আকাশবাণী নগাঁও। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।

0: तभी कोई इंसान एक पल को सब कुछ लगने लगता है।
1: ये आकाशवाणी गुवाहाटी। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ, কোকৰাঝাৰ জিলাত পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা পৰিবহণ বিভাগৰ ক্ষেত্ৰভিত্তিক অনুসন্ধান, কংগ্ৰেছৰ ভি ডি ছাথিছানক কেৰলমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ তথা চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয়। অতুল বৰাক পঞ্চায়তৰ গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বড়োক পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব দিয়াৰ লগতে অজন্তা নেওগক পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ দায়িত্ব প্ৰদান কৰা হয়। কোকৰাঝাৰ জিলাত পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা পৰিবহণ বিভাগে আজি জিলা প্ৰশাসনৰ সহযোগত ক্ষেত্ৰভিত্তিক অনুসন্ধান কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিবহণ বিভাগে লগতে যান বাহনৰ চালক তথা জনসাধাৰণৰ মাজত পথ সুৰক্ষাৰ বিভিন্ন দিশ সন্দৰ্ভত সজাগতা সৃষ্টিৰো প্ৰয়াস চলায়। আজি জিলা আয়ুক্ত ডঃ পি উদয় প্ৰবীণ, জিলা পৰিবহণ বিষয়া ধজেন্দ্ৰ বসুমতাৰী আৰু আৰক্ষী আয়ুক্ত অক্ষত গাৰ্গে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰিগাঁও, বিছমুৰি, আলাংগী আৰু তিলাপাৰা অঞ্চলৰ দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰি পথ সুৰক্ষামূলক যাৱতীয় পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে বিগত 4 মাহত কোকৰাঝাৰ জিলাত পথ দুৰ্ঘটনাত প্ৰায় 40 জন লোকৰ মৃত্যু হয়। ইয়াৰে অধিক সংখ্যকৰ পথ দুৰ্ঘটনা তীব্ৰগতিত যান বাহন চলোৱাৰ বাবে সংঘটিত হয় বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। তেওঁ চালকসকলক পথ সুৰক্ষাৰ নীতিসমূহ মানি চলিবলৈ আহ্বান জনায়।
2: আমাৰ ডিষ্ট্ৰিক্টত যিখিনি ৰোড ৱৰ্নিং এজ আছে, হেল্থ ডিপাৰ্টমেণ্ট হ'ব পাৰে, এডুকেশ্যন ডিপাৰ্টমেণ্ট, সকলো মিলি আমি ৰোড ছেফটি মিটিং কৰি আমাৰ মাহত যিখিনি ইছ্যু হৈ আছে ডিষ্ট্ৰিক্টত, এক্সিডেণ্ট ক'ত হৈ আছে, কি প্ৰব্লেম আছে, ৰোড ষ্ট্ৰাকচাৰেল ইছ্যুজ কিবা আছে, নাইতো বেলেগ কি কাৰণত এক্সিডেণ্ট হৈ আছে, আমি কেনেকৈ এইটো প্ৰিভেণ্ট কৰিব পাৰিম, আমি নৰ্মেলি মিটিং কৰি গোটেই ইছ্যুজ প্ৰত্যেক মাহ আমি ডিছকাছ কৰিম। ডিছকাছ কৰাৰ পিছত এইটো একচন হৈ আছে য়া নাই, আমাৰ যিখিনি ডিচিশ্যন আমি লৈ আছো ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি মিটিং হ'ল, কিবা লাইক এক্সিডেণ্ট হৈছিলে তাতে স্পীড ব্ৰেকাৰ লাগে, স্পীড ব্ৰেকাৰ কনষ্ট্ৰাকশ্যন হৈছিলে য়া নাই, ইনষ্টল কৰিছিলে নাই, এনেকুৱা যিখিনি কাম কৰিব লাগে, ৰোড ৰেনিং এজেঞ্চি মানে পি ডাব্লিউ ডি হ'ব পাৰে, নেশ্যনেল হাইৱে এন এইচ এ, তেওঁলোকে কাম কৰি আছে নাই, আমি এবাৰ চেক কৰিবলৈ আহিলো। মে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এক্সিডেণ্ট হৈছিলে, দুইজনে মৰি গ'ল এইটো লোকেশ্যনত, আৰু ইয়াত গাৰ্ড ৰেইল দিয়াৰ প্ৰভিজন আছিলে, গাৰ্ড ৰেইলৰ ৰিফ্লেক্টৰ আমি ইয়াত দিয়াবলৈ কৈছিলো।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে কালি অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। অসম ৰেল যাত্ৰী সন্থাই গুৱাহাটীৰ যানজঁট আৰু ৰেল যাতায়াতৰ সমস্যা সমাধানৰ উদ্দেশ্যে আজ্ঞাথুৰী ষ্টেচনত পূৰ্ণাংগ যাত্ৰী টাৰ্মিনেল স্থাপনৰ দাবী কৰিছে। এই সন্দৰ্ভত সন্থাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। সন্থাই গুৱাহাটী ৰেল খণ্ডৰ বাবে দীৰ্ঘদিনীয়া আৰু জটিল আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰি কয় যে গুৱাহাটী আৰু কামাখ্যা ষ্টেচন বৰ্তমান অত্যাধিক চাপৰ মাজেৰে চলি আছে। স্মাৰকপত্ৰখনত উল্লেখ কৰা মতে আজ্ঞাথুৰীত যাত্ৰী টাৰ্মিনেল স্থাপন কৰিলে গুৱাহাটী কামাখ্যা ৰেল জংচনত হোৱা অত্যাধিক চাপ লাঘৱ হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিগত 10 দিন ধৰি চলি থকা অনিশ্চয়তা আৰু উত্তেজনাৰ অৱসান ঘটাই কংগ্ৰেছে আজি ভি ডি ছাথিছানক কেৰলমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। নতুন দিল্লীত আজি এখন সংবাদমেলত কংগ্ৰেছ নেতা অজয় মাকেন, মুকুল ৱাছনিক আৰু দীপিকা দসমুঞ্চিয়ে এই কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ পাছতেই কংগ্ৰেছ নেতৃত্বাধীন ইউ ডি এফে ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে। উল্লেখযোগ্য যে কেৰলমৰ বিধানসভা নিৰ্বাচনত এইবাৰ ইউ ডি এফে 2/3 অধিক সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল যদিও বিভিন্ন শিবিৰৰ লবি তথা তৃণমূল পৰ্যায়ত কৰ্মীসকলৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ সিদ্ধান্ত ল'বলৈ অসমৰ্থ হৈছিল। নগাঁৱত আজি হিউমেন পেপিলমা ভাইৰাছ অৰ্থাৎ এইচ পি ভি টীকাকৰণ অভিযানৰ পৰ্যালোচনাৰ উদ্দেশ্যে অনুষ্ঠিত এখন বৈঠকত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অধ্যক্ষতা কৰে। এই বৈঠকত জিলা আয়ুক্তই শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত টীকাকৰণৰ প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত টীকাকৰণৰ লক্ষ্যত উপনীত হ'বলৈ স্বাস্থ্য, শিক্ষা আৰু সমাজ কল্যাণ আদি বিভাগক পাৰস্পৰিক সমন্বয়েৰে কাম কৰি যাবলৈ

নিৰ্দেশ দিয়া হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত অতিৰিক্ত জিলা আয়ুক্ত, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, জিলা সমাজ কল্যাণ বিষয়া, নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক, জিলা কাৰ্যসূচী প্ৰবন্ধক, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, ডি চি এম ইউ এন ডি পি সমন্বয়ক আৰু অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ বিষয়াসকল উপস্থিত থাকে। জনসাধাৰণৰ মাজত পৰিৱেশ সচেতনতা, বহনক্ষম উন্নয়ন আৰু জলবায়ুৰ প্ৰতি দায়বদ্ধতাৰ মানসিকতা গঢ়ি তোলাৰ লক্ষ্যৰে মৰিগাঁও মহাবিদ্যালয়ত জীৱনৰ বাবে জলবায়ু মহোৎসৱ সন্মিলনৰ আয়োজন কৰা হৈছে। আজিৰে পৰা অনুষ্ঠিত এই মহোৎসৱ পৰহিলৈ অন্ত পৰিব, য'ত আছে নদী, বনাঞ্চল, পৰ্বত, উপকূল আৰু মহাসাগৰ শীৰ্ষক বিষয়বস্তুৰ আয়োজন কৰা এই মহোৎসৱৰ জৰিয়তে অভিজ্ঞতা ভিত্তিক আৰু আন্তঃক্ৰিয়াশীল শিক্ষাৰ মাধ্যমেৰে জলবায়ু পৰিৱৰ্তন, বহন ক্ষমতা আৰু পৰিৱেশ বিজ্ঞান সম্পৰ্কে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগত অনুষ্ঠিত এই মহোৎসৱ মৰিগাঁৱৰ জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে উদ্বোধন কৰে। জিলা আয়ুক্তগৰাকীয়ে জলবায়ু পৰিৱৰ্তন বৰ্তমান সময়ত অতি দৰকাৰী বিষয় বুলি মন্তব্য কৰে। তেওঁ কয় যে মানুহৰ অবিবেচক কাৰ্যই পৰিৱেশ আৰু জলবায়ুৰ প্ৰতি দুৰ্যোগ কঢ়িয়াই আনিছে। প্ৰতিজন নাগৰিক এই বিষয়ত সচেতন হোৱাৰো প্ৰয়োজন আছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। এই মহোৎসৱৰ অংশ হিচাপে প্ৰদৰ্শনী আৰু আন্তঃক্ৰিয়াশীল অধিৱেশনৰো আয়োজন কৰা হয়। কাৰ্বি আংলং জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ডিফুৰ স্বাস্থ্য সেৱা যুটীয়া কাৰ্যালয়ত জিলা কাৰ্যবাহিনীৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ নিয়মীয়া চিতাকৰণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। সভাত অংশ লৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিয়াল আৰু স্বাস্থ্য বিভাগৰ সচিব ৰাজেশন টেৰাঙে জিলাখনত 14-15 বছৰীয়া কিশোৰীসকলক জৰায়ুৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে এইচ পি ভি চিতা প্ৰদান সুনিশ্চিত কৰিবলৈ চিকিৎসক, শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰতিনিধিসকলক আহ্বান জনায়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। এই জয়ৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে 16 পইণ্টৰে গুজৰাটৰ সৈতে যুটীয়াভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষ স্থান দখল কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ 4গৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ। কোকৰাঝাৰ জিলাত পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা পৰিবহণ বিভাগৰ ক্ষেত্ৰভিত্তিক অনুসন্ধান। কংগ্ৰেছৰ ভি ডি সাথিচানক কেৰলমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত।

প্ৰকাশ কৰিছে। এজন শিল্পী কেৱল বৰ্তমানৰ বাবে নহয়, তেওঁ অতীতৰ ঐতিহ্য আৰু ভৱিষ্যতৰ সপোনক নিজৰ সৃষ্টিৰ মাজেৰে সজীৱ কৰি ৰাখে। মৰমৰামৈসকল, আপোনালোকৰ কুশল মংগল কামনা কৰি মই মুকুন্দনাথে আৰম্ভ কৰিছোঁ আজিৰ আমৈ অনুষ্ঠানটি। আজি আমি আপোনালোকৰ লগত কথা পাতিম, গীত শুনিম আৰু লগতে আপোনালোকৰ লগত পৰিচয় কৰাই দিম এগৰাকী বিশিষ্ট অভিনেত্ৰী।

0: মানপুৰে অৰ্চনা মহন্তৰ কণ্ঠত কেশৱ মহন্তৰ কথাৰে গীতটি শুনিলে।
1: অভিনয় জীৱনৰ আৰম্ভণি অষ্টম শ্ৰেণীৰ পৰা হৈছিলে। মই মৰাণহাটত আছিলোঁ দেউতাৰ কৰ্মসূত্ৰে। মৰাণহাটতে আমি স্কুলতে কৰিছিলোঁ গাৰ্লছত এখন একাংকিকা নাট। তাত যিটো সাপ্তাহিক অনুষ্ঠান হয় সেই সাপ্তাহিক অনুষ্ঠানত আমি খেল ধেমালিৰ বাদেও নাটক পাতিছিলে, নাটক কৰিছিলোঁ। তেতিয়া লেখক গগৈৰ এখন নাটক আছিলে মাহীদেউ বুলি, তাত মই সেই বৰ দুখৰ চৰিত্ৰ এটা কৰিছিলোঁ। তেতিয়া মানে কৰি ভাল লাগিলে। আৰু মই ৰেডিঅ'ৰ নাটকবিলাক শুনো, মাহঁতে আগতে আইদেউ বোলনী নাটক শুনি থাকে, দেওবৰীয়া নাটক দিয়ে ৰেডিঅ'ত, সেইবোৰ শুনি থাকোঁ। সেইবোৰ শুনি শুনি মই তাৰ পৰা আয়ত্ত কৰিছিলোঁ আৰু নাটক কৰিবলৈ খুব মন যায়। আৰু সেইকাৰণে স্কুলত কৰিছিলোঁ, সকলোৱে ভাল বুলি কৈছিল আৰু ভাল লাগিছিল। তাৰপাছত দহন কৰিছিলোঁ, তাৰপৰা নেভি মায়াৰে কৰিলোঁ, অপৰাধ কৰিছিলোঁ, তেনেকৈ কৰি আহি আছোঁ আৰু। তাৰপিছতে বৰ্তমান যিখন চলি আছে ৰং চেনেলত, এখনৰ নাম মন ময়ূৰী, দীপক ৰয় পৰিচালনা, তাতে মই এগৰাকী মাকৰ চৰিত্ৰ কৰি আছোঁ।

0: একাংকিকা নাট প্ৰথম কৰিছিলোঁ আমি প্ৰতিযোগিতা বুলি কি মই একো বুজি পোৱা নাছিলোঁ, খালি নাটক কৰিছিলোঁ, নেলিত কৰিছিলোঁ প্ৰথমতে, দ্বিতীয় শৰাইঘাট বুলি। সেই দ্বিতীয় শৰাইঘাট কৰোঁতে আমাৰ মৰিগাঁৱৰে হৰেণ বৰাহঁত আমাৰ ছাত্ৰ সন্থাৰ হৈ গৈছিলোঁ। যোৱাতে তাত আমি নেলিত কৰোঁতে গোটেই আমি দলটোও পাইছোঁ, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ অভিনেতা এনেকৈ আমি পাইছোঁ। পিছদিনাখন মই স্কুললৈ যাওঁতে মানে কৈছে যে আপুনি আহিবচোন আমাৰ গান্ধী হললৈ স্কুলৰ ছুটিৰ পিছত। তাৰপিছত আহিছোঁ, তেতিয়া মানে জনাইছে যে আপুনি শ্ৰেষ্ঠ অভিনেত্ৰী হৈছে আৰু আমাৰ শ্ৰেষ্ঠ দল হৈছে। বোলো প্ৰতিযোগিতাটো বস্তুটো এনেকুৱা নেকি যে নাটক কৰিবলৈ গ'লেও এনেকৈ পুৰস্কাৰ পায় নেকি? আচলতে অজলা আজলি আছিলোঁ যে আগতে ইমান কথা নাজানো, আৰু আজিকালিতো আৰু মোবাইলৰ যুগ হ'ল, সৰুৰ পৰাই বহুত কথা জানে। তেতিয়াৰ পৰাই মানে অকণমান বেছি আৰু আগবাঢ়িবলৈ মানে সকাহ পালোঁ।
1: আপোনাৰ প্ৰিয় যিকোনো এটি সংলাপ শুনিব বিচাৰিছোঁ, আপুনি কৈ দিয়কচোন।
0: নাটক হেমাৱত বৰুৱাৰ মহানায়ক, তাতে এগৰাকী মাকৰ চৰিত্ৰ কৰিছিলোঁ। মোৰ ল'ৰা দুটা আছিলে, ছোৱালী দুজনী, আৰু এটা ল'ৰা মই ডাঙৰ কৰিছিলোঁ তোলনীয়া হিচাপে। সি গোটেই ঘৰখন চায়, তাক বহুত ভাল পাওঁ, কিন্তু সৰু ল'ৰাকেইটাই দেখিব নোৱাৰে তাক, তেনেকুৱা ধৰণৰ। এদিন গৈ গৈ তাৰ মানে অসুখ হ'ল, এটা কেঞ্চাৰ ৰোগত ভুগিব লগা হ'ল, আৰু সি সেইটো নজনাবলৈকে সি এদিন আমাক পাহৰাবলৈকে সি এদিন মদ খাই আহিছিলে বহুত ৰাতিলৈকে। তেতিয়াৰ মানে কথোপকথনখিনি আৰু, মাক ৰখি আছে, সি আহিছে, তেতিয়া মই কৈছোঁ, অজয় তই ইমান দেৰিলৈকে ক'ত আহিছিলি, ক'ত আছিলি, ক'ত তই, মই য'তে নাথাকোঁ তহঁতক কেলেই, মোক প্ৰতিবাদ কৰিছিল সি। তই মদ খাই আহিছ, তই মদ খোৱাৰ আগতে এই ঘৰখনৰ কথা চিন্তা নকৰিলি, তোৰ এই মাজনীলৈ তোৰ মনত নপৰিল কি, মই তোৰ মা নহয়, মই তোৰ মাহী মা, মই তোৰ মা নহয়, মা নহয় কাৰণে তোৰ কিবা এটা হোৱা দেখিলে মোৰ বুকুখন হাহাকাৰ কৰি উঠে, আৰু মা নহয় কাৰণে তোৰ কিবা এটা হোৱা দেখিলে মোৰ ভোক পিয়াহ নাইকিয়া হৈ যায়, আৰু ইমান দেৰিলৈকে তই নহাৰ কাৰণে আজি মই ভাত পানী নোখোৱাকৈ ৰৈ আছোঁ তোৰ কাৰণে, কিয় জানো, কাৰণ মই তোৰ মা নহয়, মই মই মাহী মা, মই মাহী মা।
1: হয়, খুব সুন্দৰ, খুব ভাল লাগিলে আচলতে। আমাৰ এইটো ৰেডিঅ'ৰ নাট এখন শুনি থকা নিচিনাই লাগিলে আচলতে, অনাতাঁৰ নাট শুনি থাকিলেও সেইখিনি আমাৰ অনুভৱ হয় আচলতে। হয়, আৰু সঁচাকৈ এইটো খুব এটা সুন্দৰ লাগিলে, আৰু আমাৰ শ্ৰোতাসকলেও হয়তো ভাল পালে। এতিয়া আপোনাৰ পৰা আমি জানিব বিচাৰিম যে আপুনি যিহেতু অভিনয়ৰ লগত ইমান বছৰৰ পৰা জড়িত হৈ আছে, আপুনি অভিনয় কৰে, এতিয়া আপোনাৰ যিহেতু এগৰাকী আপুনি গৃহিণীও, এতিয়া ঘৰৰ বিভিন্ন কাম কাজৰ মাজেৰে আপুনি কি সময় মিলাই অভিনয়ৰ লগত জড়িত হৈ আছে আপুনি, গতিকে সেই সময়খিনি আপুনি কিদৰে মিলাবলৈ সক্ষম হয় সেই বিষয়ে কওকচোন বাৰু।
0: যিকোনো কাম এটা কৰিবলৈ অভিনয় বুলিয়ে নহয়, মই ৰিহাৰ্চেল

0: হোটেল যাব লাগিব বা শ্বুটিঙৰ সময়ত শ্বুটিং যাব লাগিব বোলে 7টা বজাত বছ 7টা বজাত ৰেডি হ'ব লাগিব। কৰ্মচাৰী বা চাকৰি কৰা মানুহখিনিয়ে যেনেকৈ বা স্কুল টাইমত যেনেকৈ সকলো আজৰি হয় বোলে 9টা বজাত স্কুল যাব লাগিব 8:30টাত ভাত খাই যাবগৈ লাগিব, ঠিক তেনেকৈ সময়বোৰ যেনেকৈ মিলাই লয় ঠিক আমাৰ অভিনয়ৰ সময়খিনিও তেনেকুৱা। কাৰণ মই ল'ৰা ছোৱালীক মই ঘৰৰ কাম পেলাই থৈ নাযাওঁ, দেউতাকে কয় যে মই কৰিম যোৱা তুমি সোনকালে যোৱা এনেকৈ তেনেকৈ, কিন্তু মই ঘৰৰ কাম পেলাই থৈ কেতিয়াও যাবলৈ মানে ভাল নালাগে আৰু মোৰ কিবা এটা যেন মানে আধৰুৱা আধৰুৱা লাগে। গতিকে সেই ৰিহাৰ্চেল কৰিবলৈ গ'লেও যেতিয়া নাটক কৰি থাকোঁ বোলে 7 বজাত হ'ব 6 বজাত হ'ব মই আবেলিতে চমু চপাই থ'ম, বা ল'ৰা ছোৱালীকো যদি কিবা পঢ়াবলগীয়া সেই দেখুৱাবলগীয়া থাকে তেতিয়া মই তেওঁলোককো সেইখিনি দেখুৱাই কৰি থৈ গুচি যাওঁ। আকৌ ৰাতি আহি তেনেকৈ ভাত পানী বনাওঁ, শ্বুটিঙত যাব লগা হ'লেও ৰাতিপুৱাই যাব লাগিব 6টা বজাত বা 7টা বজাত গাড়ী লৈ গুচি যাবগৈ লাগিব, তেনেকৈ সময়তকৈ সদায় আগত থাকিব লাগিব। মোক যাতে কথা শুনাব নোৱাৰে, মই কাৰোবাক ক'ব পাৰি কিয় ইমান দেৰি কৰিলি, কিন্তু মোক যাতে ক'ব নোৱাৰে যে মানে কিয় দেৰি কৰি।
1: আপুনি কাৰ গীত শুনিব বিচাৰিব?
0: শুনিবলৈ হ'লে দীপালী বাইদেউৰ গীত এতিকে শুনো, সকলোৱে শুনক মোৰ লগতে।
1: মৰমৰামীসকল, এইবাৰ আপোনালোকক শুনাবলৈ লৈছোঁ দীপালী বৰঠাকুৰৰ গ্ৰন্থৰ এই গীতটি। গীতৰ কথা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ।

0: জনপ্ৰিয় অভিনেতা যতীন বৰা, তেখেতৰ লগত আপুনি কোনোবা এখন নাটকত অভিনয় কৰিছিলে, সেই সম্পৰ্কে কওকচোন বাৰু আপুনি, কি কোনখন নাটক আছিলে আৰু সেই অভিনয় আপুনি কৰোঁতে অভিজ্ঞতা কেনেকুৱা হৈছিল?
1: যিজন মেনেজাৰ তেওঁ আহিলে, আগৰ চিনাকি বাৰু মোৰ, গতিকে তেওঁ আহিলে কৈছে বাইদেউ আপুনি যতীনৰ মাক হ'ব লাগিব, যাব লাগে তালৈ আশীৰ্বাদত। প্ৰথম খুলিছে ৰবীন নেওগে, তেতিয়া যতীন আছে, যতীন বুলি ক'লে তেতিয়াতো আৰু একদম ধামাকা গোটেই, গতিকে যতীন থকা বুলিয়ে কোৱা শুনিয়ে আমাৰ ল'ৰা ছোৱালীয়ে যোৱা যোৱা যোৱা যোৱা যতীনৰ অমুক হ'ব তমুক হ'ব এনেকুৱা আৰু, মানে ভাল পাইছে আৰু, মোৰো ভাল লাগিছে শুনি। কিন্তু দেউতাক নাই তেতিয়া, দেউতাক আছিলে হোজাইত, তথাপিতো ঘৰৰ কাম কৰা মানুহ বা ওচৰ চুবুৰীয়া এনেকৈ গোটেই মোকামিলা কৰি মই

0: গুচি গৈছোঁ। আৰু ভাল লাগিলে, বহুত অভিজ্ঞতা, মানে কি যতীন যতীন নহয় তেতিয়া মানে যেন যতীন কিবা মানে হেম হ'ব, কিবা মানে হেৰি হ'ব এনেকুৱা বুলি মই ভাবিছিলোঁ নহয়, একে লগৰ মানুহৰ নিচিনাকৈ থাকে, কৰে বোলে নিজৰ নিচিনাকৈ। আৰু ভাল লাগিলে, গোটেই বছৰটো থাকিলোঁ। আৰু শেষত মানে খুব কান্দিছে যেতিয়া আমাৰ এবছৰ থকাৰ পিছত এৰাৰি সময়খিনিত যিখিনি, আৰু আমি অভিনয় কৰি থাকোঁতেও হাঁহি ফূৰ্তিকৈ আমি মানে দিনবোৰ কটাইছিলোঁ।
1: মঞ্চত আমি অভিনয় কৰোঁ, মঞ্চ অভিনয়, আৰু এটা আছে কেমেৰাৰ সন্মুখত যিটো অভিনয় কৰা হয়। এতিয়া সেই দুই ধৰণৰ অভিনয়ৰ মাজত আপুনি কোনটো অভিনয় বেছি ভাল পায় বাৰু?
0: ভাল পোৱা অভিনয় দুয়োটাই হয়, দুয়োটাই মাধ্যমেই ভাল পাওঁ। কাৰণ হয় কি, কেমেৰাত বাৰে বাৰে কৰিব পাৰি, যে এইটো বেয়া হৈছে এইটো ভালকৈ কৰোঁ, সেইটো বাৰে বাৰে কৰিব পাৰি। কিন্তু আটাইতকৈ কষ্টকৰ মাধ্যমটো হ'ল মঞ্চ।

0: সেয়া আছিলে বুকুৰ মাজত জ্বলে বোল ছবিত শান্তা উজিৰৰ কণ্ঠৰ এটি গীত।
1: মই প্ৰথম যেতিয়া হেঙুল গৈছিলোঁ ভাম্যমান 1995 চনত, ভাম্যমানত মই প্ৰশান্ত হাজৰিকা আছিলে। কোনোবাই মানুহে কয় যে প্ৰশান্ত হাজৰিকাৰ ওচৰত যোনে অভিনয় কৰিছে তেওঁ বহুত শিকিব পাৰিছে। হয়ও, তেওঁ বহুত চোকা মানুহ আছিলে মানে। তাৰ মহানন্দ শৰ্মা আৰু মৃদুল ভূঞা আছিলে, তেতিয়াৰ পৰাতো আছেই আৰু মৃদুল ভূঞাকো পাইছোঁ। বিৰাজ বল্লভ তেওঁ ঢুকালে বাৰু। ৰীণা বাইদেউ আছিলে, ৰীণা বাইদেউৰ পৰাও কিছু শিকিব পাৰিছোঁ। তাৰপিছতে অভিনয়ত আৰু লগ পাইছোঁ মই মহানন্দ শৰ্মা, কথাটো ক'লোৱেই বাৰু। মই ভি চি ডি কৰোঁতে পাইছোঁ ৰবি শৰ্মাক, পাইছোঁ অঞ্জুমণিখনত, আৰু যতীন বৰাকটো আৰু অভিনয়টো পাইছোঁ, আৰু নাটকতো পালোঁ আৰু ভি চি ডিখন কৰোঁতে পাইছোঁ। গায়ত্ৰীৰ লগতো কৰিছোঁ, এই তেনেকৈ আৰু নিপন দাৰ লগত কৰিছোঁ। আচলতে বহুত ভয় লাগিছিলে, কিমান ডাঙৰ বাঘা বাঘা মানুহ, গতিকে বহুত ভয় ভয়কৈ কৰিছোঁ মানে। তথাপিতো কৈছে ইমান ভাল হৈছে, কিয় ভয় কৰিব লাগে এনেকৈ মানে। তাৰপিছতে পালোঁ গুণদাৰ লগত, মই তেখেতৰ মিছেছ হৈছিলোঁ এখনত, মঞ্জুৰিখনত, আমাৰ মৰিগাঁৱৰ পৰাই সেইখন প্ৰডাকশ্যন হৈছিলে। গুণদাৰ লগতো কৰিছিলোঁ, তো বহুত ভাল লাগিছিলে তাৰমানে, ইমান ডাঙৰ মানুহৰ লগত যে এনেকৈ কৰিছোঁ। বাকৰ পুতেকত মই কৰিছোঁ আঙুলতা মাক হৈছোঁ, তাৰপিছতে আকাশদ্বীপ আছিলে, চন্দ্ৰমুদৰীৰ আছিলে সেইখন, আৰু এখন অহেতুক কৰিছোঁ বাণীদাসৰ বোলছবি এখন, আৰু বাণীদাসৰ পৰিচালনাত অহেতুকখন কৰিছিলোঁ।
0: আমি আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, আপুনি ক'লে থাকক মৰমৰ আমৈসকল। সেয়া আছিলে মঞ্চ জগতৰ আৰু বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী সুশীলা দত্ত। আপোনালোকৰ সুখল মংগল কামনা কৰি মই মুকুন্দনাথে আজিৰ অনুষ্ঠানটি ইমানতেই সামৰণি মাৰিছোঁ। আমৈ অনুষ্ঠানটি শুনি আপোনালোকৰ কেনেকুৱা লাগিল সেই কথা আপোনালোকে আমাক জনাবলৈ নাপাহৰিব।

শ্ৰোতাসকলে ইমান পৰে আমৈ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল নিশা বৰুৱাৰ। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্চত এয়া আকাশবাণী নগাঁও। খন্তেক পাছতেই শিক্ষকৰ অনুষ্ঠানটি শুনিবলৈ পাব।

শিক্ষকৰ অনুষ্ঠান সমশ্ৰোতাকে নমস্কাৰ জনাই আজিৰ শিক্ষকৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত শুনক এটি কথিকা, গণিত শিক্ষণত পৰীক্ষাগাৰৰ প্ৰয়োগ। কথিকাটি যুগুতাই দিছে USTMৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰবীণ দাসে। আমাৰ দৈনন্দিন জীৱনত গণিতৰ প্ৰভাৱ অপৰিসীম। শুই উঠাৰে পৰা ৰাতি চকু মুদালৈকে প্ৰতিটো খোজতে কিবা নহয় কিবা প্ৰকাৰে আমি গণিতৰ ব্যৱহাৰ কৰিবলগীয়া হওঁ। ৰন্ধা বঢ়া, বজাৰ সমাৰ কৰা, ঘৰ বাৰী অথবা ৰাস্তা ঘাট নিৰ্মাণ, দৈনিক আয় ব্যয়ৰ মাহেকীয়া আৰু বাৰ্ষিক কাম কাজৰ পৰিকল্পনা, খেল, নাচ গান, পঢ়া শুনা সকলোতে সজ্ঞানে বা অজ্ঞানে আমি গণিতৰ ব্যৱহাৰ কৰি থাকোঁ। সাধাৰণ হিচাপ নিকাচৰ বাবে ব্যৱহৃত কেলকুলেটৰৰ পৰা ছুপাৰ কম্পিউটাৰলৈ, ইণ্টাৰনেটৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈ আটাইবোৰ গণিতৰ ওপৰতে নিৰ্ভৰশীল। মৌলিকভাৱে গাণিতিক ধাৰণাৰ আধাৰত গঢ়ি লৈ উঠা ডিজিটেল ব্যৱস্থাই আমাৰ দৈনন্দিন কাম কাজ সুচল কৰাৰ লগতে আমাৰ সা সম্পত্তি, গোপনীয় তথ্যপাতি, বাৰ্তা আদিৰ গোপনীয়তাৰ লগতে সেইবোৰৰ সুৰক্ষাৰ দিশবোৰ যথাযথভাৱে পৰিচালনাৰ ক্ষেত্ৰত এক নিৰ্ভৰযোগ্য ভূমিকা পালন কৰে। এইবোৰৰ উপৰিও ভাষা, সাহিত্য, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞানৰ পৰা ভৌতিক বিজ্ঞান তথা প্ৰযুক্তিবিদ্যালৈকে সকলো বিষয়ৰ জ্ঞান আহৰণৰ বাবে গণিতে এক সুশৃংখল আৰু নিৰ্ভৰযোগ্য পদ্ধতিৰ যোগান ধৰে। আচলতে গণিত হ'ল আমাৰ মনৰ পৰ্যবেক্ষণ, বিচাৰ বিশ্লেষণ তথা সিদ্ধান্ত গ্ৰহণৰ বাবে ব্যৱহৃত এক সুশৃংখল প্ৰণালী। অন্যভাৱে ক'বলৈ হ'লে আমাৰ ধ্যান ধাৰণাৰ এক মৌলিক অংশই হৈছে গণিত, আৰু এই বিশ্ব চৰাচৰৰ বিভিন্ন পৰিঘটনাসমূহ বুজিবলৈ চলোৱা যিকোনো প্ৰচেষ্টাৰ এক অভিন্ন অংশ। পোনপটীয়াকৈ ক'ব পৰা যায়, গণিত হ'ল এক ভাষা যাৰ দ্বাৰা আমি মহাবিশ্বৰ পৰিঘটনাসমূহ পঢ়িব পাৰোঁ। গণিত বিষয়ৰ ওপৰত সকলো ধৰণৰ জ্ঞানৰ নিৰ্ভৰশীলতাৰ বিষয়টো গেলিলিওৰ বহু আগতে অৰ্থাৎ বৈদিক যুগতে ভাৰতীয় দাৰ্শনিক তথা ঋষিমণিসকলে উপলব্ধি কৰিছিল, আৰু বৈদিক শাস্ত্ৰত তাৰ উল্লেখ আমি এনেধৰণে পাওঁ। যথা শিখা ময়ুৰানাম, নাগানাম মনয়ো যথা, সৰ্বাণী শস্ত্ৰাণি গণিতম, মূৰ্ধনি স্থিতম। অৰ্থাৎ যিদৰে ময়ূৰ চৰাইৰ মূৰত কিৰিটি থাকে, যিদৰে সাপৰ মূৰত মণি থাকে, সেইদৰে সকলো শাস্ত্ৰৰ ঊৰ্ধত গণিতৰ অৱস্থান। ইয়াৰ দ্বাৰা স্পষ্টৰূপে এইটো কথাই প্ৰতীয়মান হয় যে গণিত অবিহনে কোনো বিষয়ৰে প্ৰণালীবদ্ধ জ্ঞান সম্ভৱ নহয়। এনে পটভূমিতে আন্তৰ্জাতিকভাৱে সকলো আনুষ্ঠানিক শিক্ষা ব্যৱস্থাতে প্ৰাথমিকৰ পৰা মাধ্যমিক স্তৰলৈকে ভাষা, সাহিত্য, সমাজ অধ্যয়ন, বিজ্ঞানৰ লগতে গণিতক বাধ্যতামূলকভাৱে শৈক্ষিক কাৰ্যক্ৰমণিকাৰ অন্তৰ্ভুক্ত কৰা হয়। কেৱল অন্তৰ্ভুক্ত কৰাই নহয়, আৰম্ভণিৰে পৰা সকলো শিক্ষাৰ্থীয়ে যাতে গণিতত ভালদৰে বুৎপত্তি লাভ কৰিব পাৰে তাৰ বাবে শিক্ষাবিদসকলে বিশেষ গুৰুত্ব দি আহিছে, আৰু উপযুক্তভাৱে গণিতৰ পাঠদান কৰিব পৰাকৈ পাঠ্যপুথি প্ৰণয়নৰ লগতে ইতিমধ্যে গৃহীত ধ্ৰুপদী পদ্ধতিসমূহৰ সমানে নতুন নতুন পদ্ধতি প্ৰচলনত জোৰ দি আহিছে। গাণিতিক বিচাৰৰ মৌলিক আধাৰ অনুসন্ধিচ্ছা, পৰ্যবেক্ষণ, সংশ্লেষণ, বিশ্লেষণ, যুক্তি প্ৰতিযুক্তি আদিৰ মাজেৰে উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ শিকাৰুৰ মনত এটি যুক্তিবাদী মনৰ গঢ় দিয়াটোৱেই শিক্ষাৰ প্ৰাথমিক লক্ষ্য হিচাপে অভিহিত কৰা হয়। ৰাষ্ট্ৰীয় শিক্ষানীতি 1986ত কোৱা হৈছিল, এটি শিশুক চিন্তা,
বিচাৰ বিশ্লেষণ আৰু যুক্তিৰ পথত চলিব পৰাকৈ প্ৰশিক্ষিত কৰি তুলিবলৈ গণিতক এক বাহন হিচাপে বিবেচনা কৰা উচিত। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্ণিং আৰু ডাটা ছায়েন্সৰ দৰে সদ্যহতে সমাগত হোৱা ক্ষেত্ৰসমূহৰ বাবে গণিত আৰু গাণিতিক চিন্তাৰ গুৰুত্ব স্বীকাৰ কৰিছে। এনেধৰণৰ লক্ষ্য সাধনৰ অৰ্থে বিভিন্ন স্তৰত বিভিন্ন ধৰণৰ শিক্ষণ পদ্ধতিৰ প্ৰয়োজন হয়। প্ৰচলিত গণিতৰ শিক্ষণত প্ৰধানকৈ ব্যৱহৃত পদ্ধতিসমূহ হ'ল নিৰ্গমন বা অৱৰোহণ পদ্ধতি, আগমন বা আৰোহণ পদ্ধতি, সংশ্লেষণ পদ্ধতি, প্ৰদৰ্শনমূলক পদ্ধতি, ধাৰণাভিত্তিক পদ্ধতি, সহযোগিতামূলক পদ্ধতি, বক্তৃতা পদ্ধতি, লেকচাৰ মেথড, সমস্যা সমাধান ভিত্তিক পদ্ধতি, প্ৰব্লেম ছলভিং মেথড আৰু দলীয় কাৰ্যভিত্তিক পদ্ধতি। ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক চিন্তা চেতনা, অনুসন্ধিৎসা, পৰ্যবেক্ষণ, বিশ্লেষণ, যুক্তিবাদী চিন্তা, মেধা আদিক সঠিক ৰূপত উজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত উল্লেখিত আটাইবোৰ পদ্ধতিৰেই গুৰুত্বপূৰ্ণ আৰু অপৰিহাৰ্য ভূমিকা আছে। কিন্তু আজিকালি প্ৰাথমিক স্তৰৰ পৰা মাধ্যমিক স্তৰ পৰ্যন্ত হাতে কামে গণিত শিকা আৰু শিকোৱা পদ্ধতি প্ৰচলনৰ ওপৰত শিক্ষাবিদসকলে বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ লৈছে। যি সময়ত পৰম্পৰাগত গণিত শিক্ষণ পদ্ধতিবোৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে গণিতৰ বিমূৰ্ত ধাৰণাসমূহ নিজৰ কল্পনাশক্তি, অনুমান, যৌক্তিক বিচাৰ আদিৰে বুজিবলৈ চেষ্টা কৰিবলগীয়া হয়, আনহাতে হাতে কামে গণিত শিকা পদ্ধতিত কিন্তু তেওঁলোকে উপযুক্ত আৰ্হি, সঁজুলি, যাৱতীয় বয়বস্তু আদিৰ সহায়তো গাণিতিক ধাৰণা বা সূত্ৰাৱলী মূৰ্ত ৰূপত চাই ভালদৰে হৃদয়ংগম কৰিব পাৰে। পৰম্পৰাগত শিক্ষণ পদ্ধতিৰ শিক্ষাদানত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ প্ৰায় পৰোক্ষ, নিষ্ক্ৰিয় আৰু আমনিদায়ক হয়। অথচ হাতে কামে গণিত শিকা পদ্ধতিত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ হয় প্ৰত্যক্ষ, সক্ৰিয় আৰু আনন্দদায়ক। পৰম্পৰাগত শিক্ষাদান পদ্ধতিয়ে বিষয় আৰু বিষয় প্ৰদানৰ মাজত সকলো সময়তে সঠিক সমন্বয় স্থাপন কৰাত যেন সফল হোৱা দেখা নাযায় আৰু এই বিচ্ছিন্নতাবোধে ছাত্ৰ ছাত্ৰীৰ মনত এক ধৰণৰ গণিত ভীতিৰ সম্ভাৱনা সৃষ্টি কৰিব পাৰে। এনে পটভূমিতে লেবৰেটৰী পদ্ধতি অৰ্থাৎ হাতে কামে গণিত শিকণ আৰু শিক্ষণ পদ্ধতিৰ বিষয়টো আজিকালি বিভিন্ন শিক্ষানুষ্ঠানে গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ লৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ অৰ্থাৎ নেশ্যনেল কাউন্সিল ফৰ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চমুকৈ NCERTয়েও তেওঁলোকৰ শৈক্ষিক কাৰ্যক্ৰমণিকাত ইতিমধ্যে লেবৰেটৰী অৰ্থাৎ পৰীক্ষাগাৰ পদ্ধতিৰে গণিতৰ শিক্ষাদানৰ বাবে মাধ্যমিক স্তৰৰ পাঠ্যক্ৰম প্ৰস্তুত কৰি উলিয়াইছে। আমাৰ ৰাজ্যখনত যদিও আনুষ্ঠানিকভাৱে এই বিষয়টো পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই, কিন্তু অনানুষ্ঠানিকভাৱে কিছুমান অনুষ্ঠানে পৰীক্ষাগাৰ পদ্ধতিৰ বাবে যাৱতীয় সংসাধন ব্যৱস্থা গঢ়ি তুলিছে আৰু ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন স্তৰত কৰ্মশালা, শ্ৰেণীকোঠাত প্ৰদৰ্শন আদি অনুষ্ঠিত কৰি বিষয়টো জনপ্ৰিয় কৰি তোলাত গুৰুত্ব পৰিলক্ষিত হৈছে। এইখিনিতে আমি লেবৰেটৰী অৰ্থাৎ পৰীক্ষাগাৰ পদ্ধতি সম্পৰ্কে নেতৃস্থানীয় চৰকাৰ, সংস্থা তথা অনুষ্ঠানৰ দৃষ্টিভংগী দাঙি ধৰাটো প্ৰাসংগিক হ'ব বুলি বিবেচনা কৰিছো। নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী এডুকেশ্যন 1988ত উল্লেখিত আৰু নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ স্কুল এডুকেশ্যন 2000ত অন্তৰ্ভুক্ত পৰামৰ্শ অনুসৰি

0: গণিত পৰীক্ষাগাৰে গণিতৰ বিভিন্ন পৰীক্ষা সম্পাদনৰ জৰিয়তে গাণিতিক সজাগতা কুশলতা গঢ়ি তোলাৰ লগে লগে গণিতৰ শিকনত এক ইতিবাচক দৃষ্টিভংগীৰ সৃষ্টি কৰিব পাৰে। এন চি ই আৰ টিৰ মতে গণিত পৰীক্ষাগাৰে বিষয়ৰ জ্ঞান লাভত বৰঙণি যোগাব পৰা কেইটামান দিশ হ'ল সূত্ৰ আদিত অন্তৰ্দৃষ্টি পাবলৈ আৰ্হি আৱিষ্কাৰ কৰাত সহায়ক হয়, দ্বিতীয়তে বীজগণিতীয় আৰু বিশ্লেষণধৰ্মী আলোচনাবোৰ জ্যামিতিকভাৱে বুজাত সহায় কৰে, তৃতীয়তে গাণিতিক ফলাফল সূত্ৰাৱলী নাইবা ধাৰণাসমূহৰ ব্যৱহাৰিক প্ৰদৰ্শনৰ বাবে আৰ্হি প্ৰস্তুতকৰণত সহায়ক হয়, চতুৰ্থতে তৰ্ক আৰু আলোচনাৰ জৰিয়তে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত আন্তঃক্ৰিয়া আৰু যোগাযোগ স্থাপনত উদগনি যোগায়, পঞ্চমতে আৰ্হি চিনাক্তকৰণ বিস্তৃতকৰণ আৰু সেইবোৰৰ সূত্ৰায়ণ অৰ্থাৎ ফৰ্মুলেশ্যনৰ লগে লগে অনুমানৰ ওপৰত নতুন সমস্যাৰ প্ৰক্ষেপণত উদগনি যোগায়, ষষ্ঠতে মূৰ্ত গণিতৰ পৰা বিমূৰ্ত গণিতলৈ যাব পৰা গণিতক মৌলিক চৰিত্ৰ অনুধাৱন কৰাত ছাত্ৰ ছাত্ৰীক প্ৰোৎসাহিত কৰে, সপ্তমতে ভিন ভিন সামৰ্থ্যৰ ছাত্ৰ ছাত্ৰীৰ প্ৰকাশভংগী আৰু যুক্তিবাদিতাত কুশলতা বিকাশৰ বাবে সুবিধা প্ৰদান কৰে, নিজে নিজে জ্ঞান আয়ত্ত কৰিব পৰাকৈ ছাত্ৰ ছাত্ৰীক সুবিধা প্ৰদান কৰে, গণিতত বিভিন্ন আমোদজনক কাৰ্যাৱলী ৰূপায়ণ কৰাত সহায় কৰে, শিক্ষকৰ যথোপযুক্ত তত্বাৱধানত কিছুমান প্ৰকল্প তৈয়াৰ কৰাত সহায় কৰে, থ্ৰী ডাইমেনশ্যনেল আৰ্হি প্ৰদৰ্শনৰ জৰিয়তে কিছুমান বিমূৰ্ত ধাৰণাৰ ব্যাখ্যা কৰাত সহায়ক হয়, আৰু শেষত দৈনন্দিন জীৱনৰ সমস্যাৰ সৈতে গণিতৰ সম্পৰ্ক অনুধাৱন কৰাত সহায়ক হয়। ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ তথা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে ইতিমধ্যে গণিত পৰীক্ষাগাৰ সম্পৰ্কে যাৱতীয় নিয়মাৱলীৰ লগতে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅৰ অৰ্থাৎ মানক সঞ্চালন পদ্ধতি প্ৰস্তুত কৰি উলিয়াইছে। সেই পদ্ধতি অনুসৰি গণিত পৰীক্ষাগাৰ এটাৰ আকাৰ, তাত থাকিবলগীয়া সংসাধন ব্যৱস্থাসমূহ, শ্ৰেণীভেদে গাণিতিক পৰীক্ষাৰ বিষয়সমূহৰ তালিকা ইত্যাদি সকলোবোৰ কথা এই নিয়মাৱলীত বিতংভাৱে সন্নিৱিষ্ট কৰা হৈছে। ইণ্টাৰনেটত গুগল ছাৰ্চ কৰি এই দিশত হোৱা সকলো অগ্ৰগতিৰ ভূ পাব পৰা যায়। আমি ইতিমধ্যে উল্লেখ কৰিছো যে যদিও আমাৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত এই পৰ্যন্ত পৰীক্ষাগাৰৰ দিশটো সম্পূৰ্ণ আনুষ্ঠানিকভাৱে প্ৰয়োগ কৰা হোৱা নাই, তথাপিও কিছু কিছু অনুষ্ঠান আৰু স্বেচ্ছাসেৱী সংস্থাৰ লগতে একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে ব্যক্তিগতভাৱে ছাত্ৰ ছাত্ৰীৰ গাণিতিক পাৰদৰ্শিতা বৃদ্ধিৰ বাবে গণিত লেবৰেটৰী প্ৰয়োগ কৰি আহিছে আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গাণিতিক সজাগতা সৃষ্টি কৰাত সফলো হৈছে। পৰম্পৰাগত শিক্ষাদান বা শিকন পদ্ধতিসমূহৰ অপৰিহাৰ্যতা স্বীকাৰ কৰিও আমি সজোৰে ক'ব পাৰোঁ যে যদি গণিত পৰীক্ষাগাৰৰ ধাৰণাটো গণিতৰ শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰাথমিক স্তৰৰ পৰা অন্ততঃ মাধ্যমিক স্তৰলৈকে সঠিক ৰূপত আন্তৰিকতাৰে প্ৰয়োগ কৰে, তেন্তে সামগ্ৰিকভাৱে গণিতৰ পৰিৱেশেই সলনি হৈ যাব।
1: শিক্ষকৰ অনুষ্ঠানত ইমান পৰে ডক্টৰ প্ৰবীণ দাসৰ কথিকা গণিত শিক্ষণত পৰীক্ষাগাৰৰ প্ৰয়োগ শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ, দেশত খনিজ তেল ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ, কংগ্ৰেছৰ ভি ডি ছাথিছানক কেৰলমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ

0: শপত গ্ৰহণ কৰা ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ তথা চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয়। অতুল বৰাক পঞ্চায়তৰ গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা, উন্নয়ন আৰু তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বড়োক পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব দিয়াৰ লগতে অজন্তা নেওগক পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ দায়িত্ব প্ৰদান কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে কালি অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। অহা 21 মে'ৰ পৰা হ'বলগীয়া বিধানসভা অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই কালি উমৈহতীয়া দেৱানী বিধি খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। প্ৰস্তাৱিত বিধেয়কখনে বিবাহৰ আইনী বয়স নিৰ্ধাৰণ, বহু বিবাহত নিষেধাজ্ঞা, সম্পত্তিৰ অধিকাৰ আৰু লিভ ইন ৰিলেচনকে ধৰি কেইবাটাও বিষয় সামৰি ল'ব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিধানসভাত উমৈহতীয়া দেৱানী বিধি উত্থাপনৰ বিষয়টোক আদৰণি জনাইছে।
1: এই ঐতিহাসিক সিদ্ধান্ত ইউনিফৰ্ম চিভিল কোডৰ ইমপ্লিমেণ্টেশ্যনৰ, তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ পূৰ্বেই সদনৰ মজিয়াত ঘোষণা কৰিছিল যে আমাৰ চৰকাৰ হ'লে আমি প্ৰথম অধিৱেশনতে UCC আমি আনিম। কথা দিয়া মতেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়িছে। আৰু UCC দেশৰ ঐক্য, সংহতি, লিংগ বৈষম্য আৰু দেশখনৰ বাবে সমান আইন, এক আইন, ওৱান ল, এইটো সময়ৰ আহ্বান। আৰু সেইকাৰণে এই আইনখনে কাকো ক্ষতি নকৰে, কাৰো ওপৰত কোনো উৎপীড়ন বা অত্যাচাৰ নচলায়।
0: দেশত খনিজ তেল, ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত এখন আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই কথা প্ৰকাশ কৰে। ইপিনে দেশত 69 দিনৰ বাবে অপৰিশোধিত তেল আৰু 45 দিনৰ বাবে ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। ইন্ধন সৰবৰাহত এই পৰ্যন্ত কোনো সমস্যা হোৱা নাই বুলি উল্লেখ কৰি জনসাধাৰণক আতংকিত নহ'বলৈ তেওঁ আহ্বান জনাইছে। পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি ইন্ধনৰ নাটনিক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে শ্ৰীপুৰীয়ে কালি এই আহ্বান জনায়। তেওঁ কয় যে দেশত ৰন্ধন গেছৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্ধন আৰু অন্যান্য সামগ্ৰীৰ ব্যৱহাৰত সংযম ৰক্ষা কৰিবলৈ জনোৱা আহ্বানক সতৰ্কবাণী হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ জনসাধাৰণক পৰামৰ্শ দিয়ে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে জনোৱা 7টা আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে অন্যান্য সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগসমূহৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ পাছত এখন সংবাদমেলত শ্ৰীচৌহানে কয় যে মন্ত্ৰী পৰ্যায়ত অনাগত এবছৰৰ বাবে তেওঁলোকে সোণ ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱাৰ লগতে বিদেশ ভ্ৰমণৰ পৰা বিৰত থকাৰো সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মিতব্যয়ীভাৱে খোৱা তেল আৰু যথাসম্ভৱ ৰাজহুৱা পৰিবহণ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কৃষকসকলৰ মাজত সাৰৰ সন্তুলিত ব্যৱহাৰৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে কৃষি মন্ত্ৰালয়ে সমগ্ৰ দেশতে গাঁও পঞ্চায়ত অভিযান আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে। কাৰ্বি আংলং জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ডিফুৰ স্বাস্থ্যসেৱা যুটীয়া কাৰ্যালয়ত জিলা কাৰ্যবাহীৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ নিয়মীয়া চিতাকৰণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। সভাত অংশ লৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিয়াল আৰু স্বাস্থ্য বিভাগৰ সচিব ৰাজেশন টেৰাঙে জিলাখনত 14-15 বছৰীয়া কিশোৰীসকলক জৰায়ুৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে SPPV চিতা প্ৰদান সুনিশ্চিত কৰিবলৈ চিকিৎসক, শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰতিনিধিসকলক আহ্বান জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ পৰা। বিগত 10 দিন ধৰি চলি থকা অনিশ্চয়তা আৰু উত্তেজনাৰ অৱসান ঘটাই কংগ্ৰেছে আজি VD Sathisanক কেৰলমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। নতুন দিল্লীত আজি এখন সংবাদমেলত কংগ্ৰেছ নেতা অজয় মাকেন, মুকুল ৱাছনিক আৰু দীপিকা ডেছমুঞ্চিয়ে এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ পাছতেই কংগ্ৰেছ নেতৃত্বাধীন UDFয়ে ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে।

ব্যক্তিগত কেৰালৰ বিধানসভা নিৰ্বাচনত এইবাৰ UDFএ 2/3 অধিক সংখ্যাগরিষ্ঠতা জয়লাভ কৰিছিল যদিও বিভিন্ন শিবিৰৰ লবি তথা তৃণমূল পৰ্যায়ত কৰ্মীসকলৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ সিদ্ধান্ত ল'বলৈ অসমৰ্থ হৈছিল। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দ্বাৰা পৰহিলৈ ডিব্ৰুগড়ত হ'বলগীয়া বিমান আক্ৰমণ ব্লেক আউটৰ মক ড্ৰিল সন্দৰ্ভত ব্যাপক প্ৰস্তুতি চলি আছে। মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। জিলাখনৰ জৰুৰীকালীন ব্যৱস্থাৱলীৰ সামৰ্থ্য বৃদ্ধিৰ লক্ষ্যৰে আয়োজিত এই সভাত অসামৰিক প্ৰতিৰক্ষা, গৃহৰক্ষী বাহিনী, পৰিবহণ, স্বাস্থ্য, জনসংযোগ, APDCL, DDMA, অগ্নি নিৰ্বাপক আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰি কাৰ্যসূচী সফল কৰাৰ বাবে কৌশল নিৰ্ধাৰণ কৰে। প্ৰশাসনৰ ফালৰ পৰা মক ড্ৰিলৰ সময়ত জনসাধাৰণক আতংকিত নহবলৈ আৰু সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে। উত্তৰ লখিমপুৰৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন বিজ্ঞানী, অসম কৃষি বিশ্ববিদ্যালয়ৰ শস্য শৰীৰতত্ব বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত ডঃ সুবল মাইবাংছাৰ স্মৃতিত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। মাণ্ডলিক গৱেষণা কেন্দ্ৰত আয়োজিত এই সভাত কেন্দ্ৰটোৰ সমূহ কৰ্মচাৰীয়ে তেওঁ স্মৃতিচাৰণ কৰাৰ লগতে পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনায়। যোৱা 12 মে'ত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লোৱা ডঃ মাইবাংছা এগৰাকী অতি সৎ, দক্ষ আৰু নিষ্ঠাৱান বিজ্ঞানী আছিল। তেওঁৰ মৃত্যু পৰ্যন্ত ডিমাচা সাহিত্য সভা আৰু জুডিমা মহোৎসৱৰ সৈতে জড়িত আছিল। ধেমাজি মৰিধল মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত আৰু প্ৰাগ নিউজ আৰু দৈনিক জনমভূমি কাকতৰ ধেমাজি কাৰ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনত নষ্টালজিয়া শীৰ্ষক এটি অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত জিলাখনৰ একুৰি প্ৰবীণ শিল্পীয়ে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। জিলাখনৰ প্ৰবীণ শিল্পীসকলক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। নগাঁৱত আজি হিউমেন পেপিলমা ভাইৰাছ অৰ্থাৎ HPPV টীকাকৰণ অভিযানৰ পৰ্যালোচনাৰ উদ্দেশ্যে অনুষ্ঠিত এখন বৈঠকত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অধ্যক্ষতা কৰে। এই বৈঠকত জিলা আয়ুক্তই শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত টীকাকৰণৰ প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত টীকাকৰণৰ লক্ষ্যত উপনীত হ'বলৈ স্বাস্থ্য, শিক্ষা আৰু সমাজ কল্যাণ আদি বিভাগক পাৰস্পৰিক সমন্বয়েৰে কাম কৰি যাবলৈ নিৰ্দেশ দিয়া হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত অতিৰিক্ত জিলা আয়ুক্ত, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক, জিলা সমাজ কল্যাণ বিষয়া, নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক, জিলা কাৰ্যসূচী প্ৰবন্ধক, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, DCMU, NDP সমন্বয়ক আৰু অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ বিষয়াসকল উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। এই জয়ৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে 16 পইণ্টৰে গুজৰাটৰ সৈতে যুটীয়াভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ পঢ়ি দিছো। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ 4গৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ। দেশত খনিজ তেল, ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ। কংগ্ৰেছৰ VD ছাথিচানক কেৰালমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন 6:45 বজাত।

শ্রোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এতিয়া আগবঢ়াইছো কৃষকবাণী অনুষ্ঠানটি।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ কৃষকৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী।
1: প্ৰিয় শ্ৰোতা, কৃষি কৃষকৰ প্ৰাণ। আজি আমি তেনে এগৰাকী কৃষকৰ লগত হোৱা কথা বতৰা আপোনালোকক শুনাবলৈ লৈছোঁ। তেখেত হ'ল বৰকলাৰ ত্ৰিজেন্দ্ৰ সিং। আহকচোন তেখেতৰ লগত হোৱা কথা বতৰা শুনো।
0: প্ৰিয় কৃষক শ্ৰোতা, আজি আমি কথা পাতিম কৃষিৰ লগত জড়িত কেইটামান

0: বিষয়ৰ লগত। আমি জানো যে কৃষিৰ ক্ষেত্ৰখনত আমি যেতিয়া কাম কৰিবলৈ যাওঁ তেতিয়াহ'লে অকল ধান, সৰিয়হ, মাহ এইবোৰেই নহয়, ইয়াৰ লগতে গৰু ছাগলীৰ কথা আছে, হাঁহ কুকুৰাৰ কথা আছে, বিভিন্ন ধৰণৰ যিবিলাক বিষয় সেই বিষয়বিলাকো আমি কৃষিৰ ভিতৰতেই অন্তৰ্গত বুলি ধৰি লওঁ। আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ বৰকলাৰ নিবাসী এজন উদ্যমী কৃষক তিজেন্দ্ৰ সিঙক। নমস্কাৰ।
1: নমস্কাৰ ছাৰ।
0: পোনপ্ৰথমেই আপোনাক আমি আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু আমি ইতিমধ্যে গম পোৱা মতে আপুনি গৰু ছাগলী বা ধান পালন কৰাৰ লগতে ধান খেতি যথেষ্ট ভালকৈ কৰি আছে, আৰু গতিকে সেই কথাবোৰ আপুনি কেনেকৈ আগবঢ়াইছে বা কেনেকৈ কৰি আছে এই কথাখিনি আমি জানিবলৈ আপোনাৰ পৰা চেষ্টা কৰিম।
1: ভাল ছাৰ। হয়,
0: পোনপ্ৰথমে মই আপোনাৰ পৰা জানিবলৈ খুজিছোঁ যে বৰকলা অঞ্চলটো এটা কৃষি প্ৰধান অঞ্চল, তাত বহু কৃষক আছে, বহু কৃষকে বিভিন্ন ধৰণৰ কৃষিৰ ক্ষেত্ৰত ভাল কাম কৰি আছে, হয়নে বাৰু? আৰু তাত যথেষ্ট চৰণীয়া পথাৰ আছে, বহুতো মুকলি ঠাই, জলাহো আছে, মাজেৰে যিটো ৰাস্তা গৈছে ৰাস্তাৰ দুয়োপাশ কাষে যথেষ্ট
1: খেতি পথাৰ
0: আৰু খেতি পথাৰো আছে। আৰু আপোনালোকৰ কাৰণে ভাল যে তাত নিশাৰী বুলি যিখন নদী সেইখনৰ প্ৰভাৱো তাত পৰে, বা কপিলীৰ প্ৰভাৱো তাত পৰে, মানে পাহাৰীয়াৰ প্ৰভাৱো তাত পৰে। আৰু আপোনালোকৰ অঞ্চলটোত প্ৰধানতঃ কোনবিলাক খেতি ভালকৈ হয়?
1: হয় ছাৰ, পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জনাইছোঁ আপুনি আজি আপুনি মোক ইয়ালৈ নিমন্ত্ৰণ কৰিলে, তাৰ কাৰণে আপোনাক মই ধন্যবাদ জনাইছোঁ ছাৰ।
0: ধন্যবাদ।
1: আমাৰ বৰকলাত আগতে আপোনাৰতো খেতি হোৱাত আপোনাৰ ধান প্ৰথমটো আমাৰ ধান খেতি, আপোনাৰ ধান খেতিটো হয় আপোনাৰ বৰকলাত, আৰু আগতে কুঁহিয়াৰটো হৈছিলে। আজি প্ৰায় আপোনাৰ 3-4 বছৰমানৰ পৰা কুঁহিয়াৰ খেতিটো আপোনাৰ আমাৰ বৰকলাত লুপ্ত পাইছে, একে নাইকিয়াই হৈছে বুলি ধৰক। কোনোবাত কাৎচিত আপোনাৰ কোনোবা আধা বিঘা এবিঘা এনেকৈ আপোনাক কৰিছে, কিন্তু প্ৰায় আমাৰ কুঁহিয়াৰ খেতিটো লুপ্ত পাইছে। এইটো মানে মেইন উদ্দেশ্যটো হ'ল, কাৰণটো হ'ল আপোনাৰ মানে আমাৰ গণেশ বাবাৰ কাৰণে, হাতীৰ কাৰণে। আজি প্ৰায় 3-4 বছৰমানৰ পৰাই তেওঁলোক আহিব লৈছে আমাৰ এইপিনে, আপোনাৰ কঠীয়াতলি হৈ পেলাই এইপিনে আমাৰ গাঁৱলৈ আহে, প্ৰায় খেতি নষ্ট হয়। ধানৰ চিজনটো কৰে, তেওঁ ধানটো কৰি আছে ৰাইজে, ইমান ধান, কিন্তু কুঁহিয়াৰটো বেছি অনিষ্ট হয়, কাৰণে ৰাইজে কুঁহিয়াৰটো মেইনতো বেছি হয় আপোনাৰ, সেইটো কাৰণে কুঁহিয়াৰ খেতিটো এতিয়া আপোনাৰ কমি গৈছে। তাতে আপোনাৰ ধান খেতিটো যথেষ্ট পৰিমাণে হয় আমাৰ বৰকলাত, বৰ খেতিও হয়। আপোনাৰ বিল আছে ডাঙৰ বৰকলাত, আপোনাৰ বৰডুবা, পুখুৰীয়া এনেকুৱা বিল আছে, বিলবিলাকতো বড়ো খেতি কৰে। ধানৰ পথাৰ আছে আমাৰ, ৰাস্তাৰ দুইপাৰে আপোনাৰ পথাৰ, মোৰ ধান খেতিও আছে আপোনাৰ, বেছি নহয়, 5 বিঘা মাটি আপোনাৰ মই ধান খেতি কৰোঁ। আপোনাৰ বাহিৰত দেলহিতে আছিলোঁ মই, আপোনাৰ প্ৰাইভেট জব কৰি আছিলোঁ, তাৰপৰা আহি পেলাই মই আজি প্ৰায় 12 বছৰমান তাত জব কৰিলোঁ, কৰি পেলাই এতিয়া মানে আহি আপোনাৰ ঘৰত মই খেতিৰ লগতে জড়িত হৈ আছোঁ। ধান খেতিটো মই বিশেষকৈ কৰোঁ আপোনাৰ এটা ছিজনতে কৰোঁ, আৰু আপোনাৰ গৰু আছে মোৰ, গৰু আপোনাৰ প্ৰায় ধৰক 5জনীমান মোৰ আপোনাৰ ক্ষতি গৰু আছে আপোনাৰ, আৰু বাচ্চা আছে, নমৰা গৰু আছে, এনেকৈ ধৰি ধৰক 16টামান আপোনাৰ গৰু আছে।
0: উৎপাদন ভাল হ'বলৈ হ'লে আমাৰ প্ৰধান কথাটোৱে হৈছে আমি এটা ভাল
1: বীজটো হয় যিটো
0: ভাল বীজ কৰিব
1: লাগিব হয়।
0: আৰু আপোনালোকৰ সেই অঞ্চলবিলাকত বানপানীয়ে কিবা অনিষ্ট
1: বানপানীয়ে অনিষ্ট কৰে কিছু দৰপিনৰ আপোনাৰ বিলৰ যিবিলাক দাঁতি কাষৰীয়া মাটি তাত আপোনাৰ অনিষ্ট কৰে, আৰু ধৰক আমাৰ মাছ মাজৰ পিনলৈ যি গাঁৱৰ মাজৰ যিখিনি মাটি তেনেকুৱা তাত মানে মাছপথাৰ বুলি কোৱাৰো নাম আছে আপোনাৰ, তাৰে আতি পিনলৈ আপোনাৰ তেনেকৈ অনিষ্ট ইমান এটা নহয়।
0: আপোনালোকৰ তাত ধানৰ খেতিত উৎপাদন কেনেকুৱা ধৰণৰ হয়?
1: আমাৰ তাত মই আপোনাৰ নিজেই কৰি পেলাই যিটো আপোনাৰ উৎপাদন পাইছোঁ, মই বীজটো আপোনাৰ এইটো কিনি আনিছিলোঁ আপোনাৰ আমাৰ নিচে কাষৰ ৰাঙলু বুলি কয় আপোনাৰ, ৰাঙলুৰ পৰা তাত আপোনাৰ তাৰপৰা কিনি আনি পেলাই মই আপোনাৰ কৰিছিলোঁ। প্ৰতি বিঘাত প্ৰায় আপোনাৰ মই 16 মোনমান ধান পাবলৈ মই সক্ষম হৈছোঁ। এবিঘা মাটিত আপুনি ধৰক ট্ৰেক্টৰ লগোৱাৰ পৰা মোৰ ৰোৱনীলৈকে খৰচা আপুনি 3,500-4,000 ভিতৰত আপোনাৰ এবিঘা মাটিত খৰচা হয় আপোনাৰ।
0: ধানৰ উৎপাদন বাঢ়িবৰ কাৰণে আমি কিন্তু তাত কি কৰোঁ, যেনেকৈ ধৰক মাটিটো চিকুণোৱাৰ কাম এটা কৰোঁ,
1: হয়
0: বা কিবা ৰোগ যদি হয় তেতিয়াহ'লে ৰোগটো আমি
1: কীটনাশক
0: প্ৰতিৰোধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ, মানে এনেকুৱা ধৰণৰ কামখিনি কৰোঁ, আৰু সাৰ দিওঁ। এতিয়া এই সাৰ দিবৰ কাৰণে সেই কথাখিনি কিন্তু আমি জানিব লাগিব যে মাটিত কি কি পৰিমাণৰ সাৰৰ অভাৱ ঘটিছে, তেনেকুৱা ধৰণেৰে আপোনালোকে সাৰ প্ৰয়োগ কৰে নে কেনেকৈ?
1: ছাৰ, সাৰটো মই আপোনাক

0: কৰিবলৈ মই তেনেকুৱা সাৰ তেনেকৈ প্ৰয়োগ কৰা নাই
1: নাই কৰা
0: ছাৰ। মই ঘৰৰ যিটো মোৰ গৰু মই আপোনাক কৈছোঁ, মই মোৰ গৰু গোবৰটো মই আপোনাৰ এতিয়া ধৰক আপুনি ডেইলি যিটো আমাৰ গোবৰ হয় ডেইলি আমি পথাৰত আপোনাৰ খেতি মোৰ ঘৰৰ লগতে আপোনাৰ যিটো পথাৰ মই ডেইলি পথাৰত আপোনাৰ গোবৰটো ডেইলিয়ে পেলাওঁ আপোনাৰ। আৰু ধৰক কিছু সংখ্যক গোবৰ আপোনাৰ ঘৰত জমা হৈ যায় সেই ট্ৰেক্টৰ দি পেলাই দূৰৰ মাটিবিলাকলৈ আকৌ তেনেকৈ আকাশত মোৰ নিজৰ গোবৰ নুজুৰিলে আৰু মই বেলেগৰ পৰা আপোনাক কিনিও লওঁ কিছুমান আমাৰ গৰু পুহিছে যাৰ নেকি খেতি নাই তেওঁলোকৰ পৰা আমি কিনিও ল'ব পাৰোঁ গোবৰ তেনেকৈ। গোবৰ ভেৰ বুলি কয় গাঁৱত আপোনাৰ, ভেৰবিলাক আমি কিনি লওঁ তেনেকৈ ট্ৰেক্টৰ হিচাপে আমি নি পেলাই খেতি দিওঁ। মই আপোনাৰ প্ৰথম মানে আপোনাৰ গোবৰটোৱে গৰু গোবৰটোৱে আপোনাৰ ইউজ কৰিছোঁ। পাৰে পাৰে
1: বৰ্তমান সময়ত এই ধান বেচিবৰ কাৰণে আপোনালোকৰ বজাৰ কেনেকুৱা?
0: বজাৰ আপোনাৰ হয় বজাৰ সুবিধাবিলাক আছে আপোনাৰ আজিকালি এতিয়াতো এনেইতো আগতে আমি গাঁৱৰ পৰাই তেনেকৈ আপোনাৰ আহে বেপাৰীসকল আহে তেওঁলোকে কিনি লৈ যায় সেই ধানটো উচিত মূল্য দি পেলাই। এতিয়া ধৰক আজি অলপ মানে এবছৰমানৰ পৰা ইয়াত এটা নগাঁৱত আপোনাৰ এটা আমাৰ হেৰি কৰিছে আপোনাৰ ষ্টেট ফেডত আপোনাৰ দিয়াৰ এটা মানে যোগাযোগ ব্যৱস্থা কৰিছে। এতিয়া ইয়াত আপোনাৰ দিয়াৰ লগে লগে পইচাটো আপুনি পে'মেণ্টটো আপোনাৰ লগে লগে নাপায়, আপুনি কিছুদিনৰ পিছত আপুনি ধৰক এসপ্তাহ পোন্ধৰ দিনৰ পিছত আপোনাৰ পে'মেণ্টটো আপোনাৰ একাউণ্টছত পাই যায়। আপুনি উচিত মূল্যত ধৰক 900-1000 টকাও মূল্যটো মূল পোৱা গৈছে এতিয়া আমাৰ তাৰ পৰা।
1: কিন্তু যদি আমি গাঁৱতে বিক্ৰী কৰোঁ
0: তেতিয়াও আমি কমত পাই ধৰক 200 টকা কম 1000, য'ত নেকি ইয়াত আপোনাৰ 1000 মোন তাত আমি গাঁৱত বেচিলে আমি 800 এনেকুৱা মোনত আপুনি
1: মানে দুইটাতে নিজৰ নিজৰ এটা
0: সুবিধা আছে। হয় হয় গাঁৱতে বেচিলে হয় অনা নিয়া খৰচটো কৰিব নালাগে, তাতে মই ঘৰতে পালোঁ আপোনাৰ মূল্যটো লগে লগে পইচাটো পালোঁ। হয় ইয়াত ধৰক আপোনাৰ দুপইচা মই কম বেছিকৈ পোৱা যায় ধৰক লগে লগে পইচাটো পোৱা নাযায় আপোনাৰ 15 দিনৰ পিছত 10 দিনৰ পিছত আপোনাৰ। হয়
1: কিবা ৰোগ ব্যাধি বেমাৰ আজাৰ কিবা দেখিছে নেকি আপোনাৰ খেতিপথাৰ?
0: তেনেকুৱা খেতিপথাৰ তেনেকুৱা বেমাৰ আজাৰ পোৱা নাই। মই আপোনাক কৈছোঁ ছাৰ মই বেছিদিন জড়িত নহয়, মই আজি 3 বছৰৰ পৰাহে খেতিৰ লগত জড়িত হয়। তেনেকুৱা মোৰ 3 বছৰৰ কাৰ্যকালত মই তেনেকুৱা কোনো তেনেকুৱা ৰোগ বা মই কোনো ঔষধ আপোনাৰ ব্যৱহাৰ কৰিবলগীয়া হোৱা নাই। মই নিজে তেনেকৈ আপুনি কৰা ধৰণে মই চিকুণাওঁ ধানটো আপোনাৰ হোৱাৰ পিছত তাত বন হয় ঘাঁহ হয়, মই কোনো মেডিচিনো ইউজ নকৰোঁ। মই নিজেই আপোনাৰ আৰু মানুহ পাৰিলোঁ এজন লওঁ, মই লৈ পেলাই মই নিজেই চিকুণাওঁ আপোনাৰ ধানটো চাফ চিকুণ কৰি আলিবিলাকো ধৰক পানীবিলাক ক'লৈকো নাযাবৰ কাৰণে আলিও মই লগতে মাৰি ৰাখিছোঁ ধুনীয়াকৈ আলিবিলাক মাৰি ৰাখিছোঁ আপোনাৰ, সেইমতে কৰি আছোঁ আপোনাৰ।
1: এতিয়া তাৰপিছত আহোঁ যে আমাৰ গাঁওবিলাকত সাধাৰণতে অসমৰ প্ৰায়বিলাক গাঁৱতে প্ৰায়বিলাক মানুহৰে গৰু ছাগলী থাকেই
0: থাকে থাকে থাকে
1: আৰু সেইটো ৰখাৰ মূল কথাটোৱে হ'ল তাৰ পৰা আমি যিহেতু খেতিয়ক মানুহ গতিকে গোবৰখিনি পাওঁ আৰু তাৰ লগে লগে আন কথা হ'ল কি গাখীৰ ৰাখিলে
0: গাখীৰটো পাওঁ ছাৰ। হয়
1: সুবিধা
0: হয়। মোৰ এতিয়া 5জনীমান আপোনাৰ ক্ষীৰতি গৰু আছে আপোনাৰ, 5টা আপোনাৰ পোৱালীয়ে লগত আছে ক্ষীৰতি গৰু প্ৰতিজনীয়ে এটা পোৱালি আৰু মোৰ ধৰক আগৰ বছৰ 2 বছৰীয়া দমৰাও আছে আপোনাৰ। দমৰা মানে যিটো আপোনাৰ আমাৰ মতা গৰু আপোনাৰ হয় দমৰা বুলি কয় আপোনাৰ, দমৰা গৰু আছে আপোনাৰ 3টা, এইখিনি মিলাই প্ৰায় মোৰ 17টামান গৰুৱে আছে আপোনাৰ।
1: সেই গৰুবিলাক আমাৰ থলুৱা জাতৰ নে?
0: থলুৱা জাতৰ হয়, থলুৱা জাতৰ গৰু। গাঁৱৰে গৰু আপোনাৰ ধৰক মই কিনি লোৱা নাই তেনেকৈ, ধৰক গাঁৱৰ ওচৰে আমাৰ গাঁৱত এটা পথাৰ আছে মানে কি আপুনি আপোনাৰ যদি গৰু নাই আপুনি বেলেগৰ পৰা আপুনি মানে আনি পেলাই পুহিব পাৰে, পোহা বাবদ আপুনি এবান আপুনি পালে এবান সেই গৃহস্থ ঘৰখনে পালে, এইটো হিচাপত আমাৰ গাঁৱৰ এটা পথাৰ আছে আধি কৰা বুলি কয়। হয় হয় মই ধৰক প্ৰথম ষ্টাৰ্টটো মই তেনেকৈ কৰিছোঁ আপোনাৰ, মই লোকৰ আনৰ গৰু মই কোনো টকা সোমোৱা নাই, গৰু কিনি পেলাই বা মই নিজে কিনা নাই, মই আনৰ গৰু আনি পেলাই মই পুহিছোঁ। পুহি পেলাই আজি 3 বছৰত মই এতিয়াও মোৰ ঘৰত 3 জনী আপোনাৰ আনৰ পৰা অনা মেইন গৰু। এতিয়া ধৰক সেয়া পোৱালি মই এতিয়া ডাঙৰ কৰি পেলাই আকৌ আপোনাৰ গাই আপোনাৰ পোৱালি দিছে, নিজৰ হ'ল মোৰ আপোনাৰ। হয় মোৰ নিজৰ গাই এতিয়া আপোনাৰ মই গাখীৰ আপোনাৰ বিকি আছোঁ ধৰক ডেইলি আপোনাৰ। আৰু তাতে কেতিয়াবা ধৰক ঘৰৰ এনেকুৱাই অভাৱত কিবা আপোনাৰ ধৰক প্ৰয়োজনীয়ত মই তেনেকুৱা গৰু বেচিছোঁ, বলদ গৰু যিবিলাক আপোনাৰ মতা গৰু দমৰা গৰু বুলি কৈছে তেনেকুৱা বেচিছোঁ, ধৰক ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰতো যদি প্ৰয়োজন হয় তেতিয়া গৰু বেচি পেলাই তেনেকৈও চলোঁ। আৰু তাৰ উপৰিও মোৰ আপোনাৰ ছাগলীও আছে মোৰ লগতে গৰুৰ লগতে একেটা ঘৰতে মই আপোনাৰ ছাগলীৰ কাৰণেও চাং দি পেলাই আপোনাৰ ছাগলী বাঁহৰ চাং দি পেলাই আপোনাৰ প্ৰায় 3 ফুটমান ওখ কৰি পেলাই মই ছাগলী ঘৰ গৰু ঘৰ মই একেলগতে আপোনাৰ বনাই লৈছোঁ, মই নিজৰ হাতেৰে মই নিজেই বনাইছোঁ আপোনাৰ।
1: তাৰপিছত আপোনাৰ ছাগলীও আছে বুলি?
0: ছাগলীও আছে। হয়
1: ছাগলীবিলাক পৰিচৰ্যাৰ ক্ষেত্ৰত আপুনি কৈছে আপোনাৰ চাংঘৰ আছে,
0: চাংঘৰ হয়,
1: চাংঘৰটো একেবাৰে খুব থাকিবলগীয়া।
0: হয় হয় হয়,
1: চাংঘৰ নাথাকিলে কিন্তু
0: ছাগলী হয়।
1: ইয়াত ছাগলীৰ ক্ষেত্ৰত আৰু এটা কথা আছে যে এই আমি যিটো ঘৰত ছাগলীটো ৰখা হয়
0: ছাগলী
1: গঁৰাল বা

0: গঁৰালটো খুব ধুনীয়া পা পৰিষ্কাৰ
1: হয়, চাফ চিকুণ কৰি ৰাখিবলৈ হয় হয় হয়,
0: আৰু তাৰ মাটিৰ যিটো ভাৱ
1: ভাৱটো পাব নালাগে, পাব নালাগে,
0: সেইটো যিহেতু চাংঘৰ কৰিছে গতিকে সেইটো আপুনি মনত ৰাখি পেলাই
1: কৰিছো হয়।
0: তলৰ যিবিলাক ধৰক হেৰি আছে, মল মূত্ৰ আছে, সেইবিলাক কিবা কামত আহে নেকি?
1: সেইবিলাকো মই আপোনাৰ সেই ধৰক গোবৰৰ লগতে আপোনাৰ একেলগে আপোনাৰ ৰাখোঁ, ধৰক গৰু গোবৰবিলাকৰ লগত সেই একেলগে আপোনাৰ খেতিলৈ আপোনাৰ পথাৰলৈ সেইবিলাক লৈ যোৱা হয়, পথাৰতে দিয়া হয় য'ত নেকি মই ধান খেতি কৰোঁ। আৰু ধৰক গাঁও ঘৰত আপোনাৰ এতিয়া ধৰক নেমু নেমু গছ আছে মোৰ, নেমু আছে, তেনেকৈ ধৰক পাঁচ ছয়জোপা নেমু আছে, নেমুবিলাকৰ গুৰিত পাণৰ গুৰিত দিওঁ, আপোনাৰ নেমু গুৰিত দিওঁ, তেনেকৈ পাচলি চব্জিবিলাক কৰিলোঁ, তাতো অলপ এইটো যিটো আপোনাৰ ছাগলীৰ লাট বুলি কয় আপোনাৰ লাটটো, তাতো আপোনাৰ চব তেনেকৈ গোবৰ লগত মিক্স কৰি আপোনাৰ সেই সাৰৰ টাইপৰ আপোনাৰ ব্যৱহাৰ কৰোঁ ঘৰৰ যিবিলাক ধৰক এতিয়া ভাতকেৰেলা, এতিয়া ধৰক মোৰ ভাতকেৰেলা হৈছে বাৰীতে, আপোনাৰ ভাতকেৰেলাটো তেনেকৈ আপোনাৰ তাৰ গুৰিটো তেনেকৈ ছিটিয়াই দিওঁ আপোনাৰ ডেইলি। আৰু সেই পৰিষ্কাৰটো কি ৰাতিপুৱা আপোনাৰ এৰি দিয়াৰ লগে লগে আপোনাৰ পৰিষ্কাৰ ৰেগুলাৰ পৰিষ্কাৰ কৰি আকৌ আপোনাৰ তাৰপৰা তেওঁলোক আকৌ ধৰক এয়ালৰ, এতিয়া বাৰিষা ছিজনতো এয়ালৰ ৰাখিব লাগে, তেতিয়া অলপ আপোনাৰ কষ্ট হয়, গৰু হ'লেও কষ্ট হয়, আমাৰ বাৰিষা ছিজন বিশেষকৈ ধান খেতিৰ সময়টোতে আমাৰ অলপ কষ্ট হয়, তেতিয়া ধৰক আমি প্ৰতিটো গৰুকে হওক বা ছাগলীকে হওক এয়ালত ৰাখিব লাগে।
0: আৰু এয়ালত ৰাখিলেতো ধৰক পৰ্যাপ্ত পৰিমাণে
1: খাদ্য নাপায়, তেতিয়া ধৰক অলপ গছ চছ পাতো কাটো, গছ আছে গাঁৱত আপোনাৰ তেনেকুৱা অভাৱ নাই, আমাৰ নিজৰ যথেষ্ট পৰিমাণে আছে, আপোনাৰ ঘৰৰ নিজৰ বাৰীটো মোৰ আছে, গমাৰি পাত ধৰক কঁঠালৰ পাত আমৰ পাত এইবিলাক কাটি আমাৰ দিব পৰা সুবিধা, সৰুৱা গছৰ পাত হয় হয় হয়, ডিমৌ গছৰ পাত খায় আপোনাৰ, সেইবিলাক আমাৰ বাৰীতে আছে, ধৰক পিছপিনে আমাৰ ডাঙৰ ডাঙৰ বাঁহ বাৰী এইবিলাকতো আছে, তেনেকুৱাটো আপোনাৰ কাটি কৰি আমি নিজে তেনেকুৱা দিওঁ। কেতিয়াবা বৰষুণ দিলে ধৰক আজি বৰষুণ দিলে যিটো ছাগলীটো বৰষুণ দিলে বাহিৰত নাযায়, সিহঁতে আকৌ গঁৰালৰ ভিতৰত আহি সোমাব, তেতিয়া গঁৰালতে আপোনাৰ সেই তেনেকৈ পাতবিলাক আকৌ কাটি আনি পেলাই ওপৰত বান্ধি বান্ধি ওলমাই দিওঁ আপোনাৰ, তেনেকৈ আপোনাৰ ইমান এটা অসুবিধা নহয় আমাক বিশেষকৈ হয়
0: হয়। তাৰ বাহিৰে যিবিলাক কিনিবলৈ পোৱা কিছুমান দানা থাকে,
1: হয় দানা থাকে, মই কিনা মই নাই কৰা, মই আজিলৈকে কিনা দানা ইউজ কৰা নাই, কিয় আমাৰ পাত চাতে গাঁও যথেষ্ট পৰিমাণে হয়, আমাৰ ছাগলী ধৰক আপোনাৰ এতিয়া এই ছিজনত আপোনাৰ এতিয়া ৰাতিপুৱা যদি আমি সাতটা বজাতো আপোনাৰ এৰি দিওঁ, এটা দুটালৈ আমাৰ ছাগলী পেট ভৰি ঘৰলৈ গুচি আহে আৰু খাবলৈ নিবিচাৰে, আপোনাৰ ঘৰত আপুনি দানা দিলেও আৰু খাব নিবিচাৰে, তেওঁলোকৰ হৈ যায় মানে আপোনাৰ যথেষ্টখিনি হয়।
0: এই ছাগলীৰ ক্ষেত্ৰত এটা বস্তু দেখা যায় যে সিহঁতে সাধাৰণতে সামান্য যদি ঠাণ্ডা পায় তেতিয়াহ'লেও কিন্তু নাকেদি পানী ওলায়, যিটো আমাৰ পানী লগা
1: হয় হয় হয়, তেনেকুৱা এটা হৈছে, তেনেকুৱা হৈছে আপোনাৰ ঠাণ্ডা দিনতো তেনেকুৱা এটা হয়, যেনে বগৰী মোৰ এবাৰ তেনেকুৱা এজনী বগৰী যেতিয়া আপোনাৰ ফুলে আপোনাৰ হয় যেতিয়া বগৰী কলিটো হৈ থাকে মোৰ ঘৰতে, বগৰী তেনেকৈ মানে মই চাইছোঁ ছাগলী খুব খাব, বগৰীটো খাব দিব নালাগে, যিটো কলি বগৰী তলত সৰি থাকে ছাগলীবিলাকে ধৰক পালে সেইবিলাক খায় আপোনাৰ, সেই বস্তুটো খাব দিব নালাগে, মই আপোনাৰ মোৰ তেনেকৈ দুজনীমান ছাগলী মোৰ সেই বগৰী খুৱাই পেলাই তেনেকৈ আপোনাৰ ধৰক সেই আপুনি কৰা ধৰণে নাকৰ দিকি পানী ওলায়, নোমবিলাক আপোনাৰ খাৰা হৈ যায়, মানে বৰ সোনকালে আপোনাৰ মানে তৎক্ষণাতে এদিনতে দুদিনতে ছাগলীজনী আপোনাৰ মৰি যায়, মোৰ তেনেকৈ দুজনী ছাগলী আপোনাৰ তেনেকুৱা এটা হৈছে, আপুনি কৈছে নাকৰ দিকি পানী ওলায় আপোনাৰ।
0: এই ক্ষেত্ৰত আপোনাৰ পৰা আৰু এটা কথা জানি লওঁ যে সাধাৰণতে ছাগলীৰ খুব বেছি আমাৰ এইবিলাক যিবিলাক
1: থলুৱা ছাগলী
0: যিটো আছাম হিলকট বুলি কয়
1: হয় হয় অসমৰ পাৰ্বত্য
0: ছাগলী বুলি যিখিনি কয় সেইখিনি খুব এটা
1: বেমাৰ তেনেকুৱা এটা নাই নাই নহয় হয়,
0: তথাপিও কিন্তু যেতিয়া ছাগলীৰ যদি কিবা বেমাৰ লাগি যায় তেতিয়া খুব পটক কৰে বাঢ়ি যায় আৰু দেখা যায় যে কিছুমান এখন মানে ফাৰ্মে
1: শেষ হৈ যায় হয়।
0: সেই ক্ষেত্ৰত আমাৰ ল'বলগীয়া সাৱধানতাটো হৈছে কি যে সিহঁতৰ ভেকচিনেশ্যন কৰিব লাগে,
1: হয়
0: ভেকচিন
1: দিব লাগে,
0: আৰু বৰ্তমান সময়ত সেই ভেকচিনৰ ব্যৱস্থাটো চৰকাৰীভাৱেও কৰে
1: কৰে হয়
0: কৰে, আপোনালোকে তেনেকুৱা ভেকচিনৰ ব্যৱস্থা কৰিছে?
1: তেনেকুৱা ভেকচিন আপোনাৰ ব্যৱস্থা মাজতে মই হওঁতেহে আপোনাৰ কৰিছিলোঁ, কিন্তু আগতীয়াকৈ তেনেকুৱা প্ৰতিষেধক হিচাপে কৰোৱা নাই, ধৰক আমাৰ গাঁৱতে তেনেকুৱা পশু হস্পিতাল আছে, যদি ধৰক তেনেকুৱা আপুনি কোৱাৰ নিচিনা পানী ওলায় তেনেকৈ আপোনাৰ নোমবিলাক খাৰা হৈ যায় তেনেকুৱা ক্ষেত্ৰত আমি ডক্টৰ পশু হস্পিতাল আছে, তাত আমি পৰামৰ্শ লৈ তেওঁৰ পৰা ঔষধো পাওঁ, আৰু আমাৰ কাষৰ চেণ্টাৰ দক্ষিণপাত বুলি কয় তাতো আপোনাৰ তেনেকুৱা ফাৰ্মাচীবিলাক আছে আপোনাৰ, তাতো ক'লে তেনেকৈ গৰুৰ লক্ষণবিলাক ক'লে, বা আমি আমি কিছুমান ভিডিঅ' বনায়ো লৈ যাওঁ গৰু পোৱালিটোৱে হওক বা ছাগলী হওক তাৰ বা আপোনাৰ ধৰক স্বাস্থ্য পাতি ইমান ভাল নহয় তেনেকৈ আমি ভিডিঅ' বনাই ফটো বনাই পেলাই দিলোঁ,
0: আমাৰ
1: পৰামৰ্শ এটা দিয়ে আৰু সেইমতে আমি উপকৃতও হৈছোঁ তেনেকৈ প্ৰায় আপোনাৰ।
0: তথাপিও আৰু আপুনি ধুনীয়াকৈ কামখিনি কৰি আছে, আমি ইতিমধ্যেই গম পাইছোঁ যে আপুনি মানে খেতিৰ জৰিয়তে নিজে স্বাৱলম্বী হৈছে, গতিকে অহা সময়খিনিত আৰু এই ধৰণে ভাল কাম কৰি থাকক, আকৌ কেতিয়াবা এনেকৈ লগ পাম,
1: হয় হয়,
0: আৰু তেতিয়াহ'লে আজিলৈ আমাৰ কথা বতৰা এইখিনিতে সামৰণি।

0: নমস্কাৰ
1: নমস্কাৰ দাদা নমস্কাৰ ভাল
2: শ্ৰোতাই ইমানপৰে ত্ৰিজেন্দ্ৰ সিঙৰ লগত হোৱা কথা বতৰা শুনিলে। আজিৰ আমাৰ কৃষক বন্ধুগৰাকী হ'ল দণ্ডুৱাৰ দীপা ডেকা। লাড়ু পিঠা আদিকে ধৰি বিভিন্ন জলপান প্ৰস্তুত কৰা এইগৰাকী উদ্যমী মহিলাৰ লগত হোৱা কথা বতৰাত ভাগ লৈছে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে।
3: আপোনাৰ পৰিচয়টো দাঙি ধৰকচোন, আপোনাৰ নামটো কওক আৰু আপোনাৰ গাঁওখনৰ নাম কওক।
4: নমস্কাৰ, মোৰ নাম শ্ৰী দীপা ডেকা, মোৰ গাঁও নিজ দণ্ডুৱা মৰিগাঁও জিলা।
3: হয়, আপুনি এগৰাকী গৃহিণী, আপুনি ঘৰৰ কাম কাজ কৰাৰ উপৰিও আৰু কি কি কাম কৰে জনাওকচোন।
4: মই ঘৰৰ কাম কাজ কৰাৰ উপৰিও ধৰি লওক পিঠা পনা বনাই মাৰ্কেটত হেৰি কৰি আছোঁ, বিক্ৰী কৰি আছোঁ।
3: আৰু
4: শাক পাচলি খেতি আছে, তামোল পাণ আছে, খেতি বাতিও কৰোঁ, গোটেইখিনি কৰি পেলাই তেনেকৈ চলি আছোঁ আৰু বৰ্তমান।
3: তেনেহ'লে আপোনাক প্ৰথমে পিঠা পনা সম্পৰ্কে সুধিব লাগিব, কি কি পিঠা বনায় বা কেনেকৈ বনায় বা আপোনাৰ বিক্ৰী কেনেকৈ কৰে সেই বিষয়ে কওকচোন।
4: প্ৰথম মই তিলপিঠাই বনাইছিলোঁ, তিলপিঠাৰ পিছত এতিয়া নাৰিকলৰ লাড়ু বনাওঁ, তেলপিঠা বনাওঁ, তাৰপাছত মিঠৈ লাড়ু বনাওঁ, সান্দহো বিক্ৰী কৰা যায়।
3: আপুনি অকলে নে?
4: অকলে
3: অকলে
4: অকলে এনেই হাজিৰা মানুহ এজনী লোৱা যায়। ঢেঁকীটোৰ কাৰণেতো আমাক ধৰি লওক মানুহ এজনী দৰকাৰ হয় সাধাৰণতে, সেই ঢেঁকীটোৰ কাৰণে ধৰি লওক মানুহজনী হাজিৰা দি লগাওঁ।
3: তিলপিঠা
4: কৰি লওঁ,
3: পেকেটিং কৰে। তিলপিঠা আপুনি এবাৰত কিমান মান বনায়?
4: মানে দিনটোত ধৰি লওক 600 মান বনাব পৰা যায়।
3: 600 মান বনায়? চাউলবিলাক কিনি আনে,
4: চাউল কিনা হয়,
3: তাৰপিছত আৰু এনেকৈ পিঠাগুড়ি খুন্দিলে,
4: পিঠাগুড়ি খুন্দা যায়, খুন্দি কৰি লৈ পেলাই ধৰি লওক তেতিয়া বনোৱা যায় আৰু।
3: তাৰপিছতে আকৌ পেকেটিং কৰি
4: পেকেটিং কৰি বিক্ৰী।
3: আৰু কি কি পিঠা বনায়?
4: নাৰিকলৰ লস্কৰা,
3: নাৰিকলৰ
4: লস্কৰাটো, নাৰিকলটো আমি মানে মেচিনত মৰা নাই, মই হাতে ৰোকনি দিওঁ,
3: নিজে
4: হাতে ৰোকোঁ,
3: হয়
4: ৰুকি কৰি তেনেকৈ লাড়ু বনাওঁ।
3: কেনেকৈ বনায় অকণমান কওকচোন।
4: মানে হেৰি কৰোঁ, চফা কেৰাহীটো লাগে, কেৰাহীটো চফা হৈ পেলাই তেতিয়া ধৰি লওক বনাই চেনি আৰু নাৰিকল সেইখিনি হেৰি কৰি লৈ পেলাই তেতিয়া মানে বনোৱা যায়।
3: সেইটো
4: মিঠৈ আৰু পিঠাগুড়িটো ধৰি লওক বৰা চাউল অলপ মিক্স দিব লাগে ভাত খোৱা চাউলৰ লগত দি তেনেকৈ ধৰি লওক বনোৱা যায়। সেইখিনি ইহঁত বনাই তেনেকৈও পেকেটিং কৰিয়ে দিয়া যায়।
3: সেইখিনি মানে আপুনি তেনেকৈ আকৌ পেকেটিং কৰে, তাৰপিছত নাৰিকলৰ লাড়ু কৰে। আপুনি বিক্ৰী ক'ত কৰে?
4: বিক্ৰী আমি মৰিগাঁৱত কৰোঁ,
3: মৰিগাঁৱৰ
4: বেকাৰীত।
3: তাত দোকানবিলাকে
4: দোকানে লয়, আকৌ গাঁৱতো যায় তেনেকৈ ধৰি লওক বিয়া অৰ্ডাৰ কিছুমান আহে তেনেকৈ দিওঁ।
3: বিয়া অৰ্ডাৰ আহিলেতো সৰহকৈ দিব লাগিব, তেতিয়া আপোনালোকে সৰহকৈ বনাব
4: লাগিব,
3: মানুহ লাগিব,
4: মানুহ লাগে,
3: মানুহ লগাই দিয়ে আপুনি। তাৰপিছতে এনেকৈ আপুনি এই ব্যৱসায়টো চলাই আছে, এই বিষয়ে আপুনি ক'ৰবাত প্ৰশিক্ষণ লৈছিল নেকি?
4: প্ৰশিক্ষণ লোৱা নাই,
3: আপোনাৰ মানে ঘৰতে
4: নিজে নিজে নিজে
3: মাহঁতে শিকাইছিল আগতে?
4: আগতে কৰা অভিজ্ঞতাই দিয়ে কৰিলোঁ আৰু।
3: তাৰপিছত আপুনি শাক পাচলিৰ খেতিও কৰে আৰু ঘৰত কি কি খেতি কৰে বা কি কি আছে জনাওকচোন।
4: ঘৰত আৰু তামোল পাণ নাৰিকল কল এইখিনি আছে, আকৌ শাক পাচলি আমি তিয়ঁহ চিয়ঁহ বা এইবিলাক ভেন্দি জিকা তেনেকৈ কৰি নিজে চলিব পাৰোঁ আৰু।
3: এইবিলাকততো ৰাসায়নিক সাৰ নিদিয়ে?
4: নাই নাই,
3: চব মানে
4: নিজা গোবৰ সাৰত।
3: গৰু আছে?
4: হয় আছে।
3: কিমানমান আছে গৰু?
4: গাই এজনী আছে।
3: আছে গাখীৰ?
4: গাখীৰ এতিয়া নাই বৰ্তমান,
3: গাভিনী
4: আমি গাভিনী কৰিছোঁ।
3: গোবৰখিনি মানে আপুনি সাৰ হিচাপে হেৰি কৰে? তিয়ঁহ আপোনাৰ মানে কিমান জোপা আছে?
4: এই 3 জোপা কৰি লৈছোঁ নিজে খাবৰ কাৰণে, যেতিয়া 3 জোপা কৰি লৈছোঁ
3: লাগিছে ন?
4: লাগিছে।
3: তাৰপিছত আৰু কল আপুনি বিক্ৰী কৰেনে?
4: কল বিক্ৰী কৰা,
3: তামোল পাণ,
4: তামোল পাণো বিক্ৰী কৰা হয়।
3: এইবিলাক চোৱা চিতা কেনেকৈ কৰে?
4: আমি পিঠা বনাওঁ ইমান সময় নালাগে, তাৰ মাজতে অকণমান সময় তাতো সময় দিওঁ, গোটেইখিনিতে অলপ অলপ সময় দিব লাগে
3: তেনেকৈ মানে আপুনি এইখিনি কৰি আছে ঘৰৰ কাম কাজ
4: কৰাৰ উপৰিও।
3: ঠিক আছে, আজিৰ কথা বতৰা তেনেহ'লে আমি ইমানতে সামৰিছোঁ। নমস্কাৰ।
4: নমস্কাৰ।
2: শ্ৰোতাই আজিৰ কৃষক দীপা ডেকাৰ লগত হোৱা কথা বতৰা শুনিলে।
0: এইবাৰ আহিছোঁ আজিৰ কৃষক শিতানলৈ। আজিৰ আমাৰ

0: শিক্ষক বন্ধুগৰাকী হ'ল কলিয়াবৰ আখিৰঙাৰ শিৱকান্ত হাজৰিকা। কৃষিৰ থলীতে তেখেতৰ লগত হোৱা কিছু কথা বতৰা শুনো আহকচোন। হয়, আপোনাৰ পৰিচয়টো জনাওকচোন।
1: শ্ৰী শিৱকান্ত হাজৰিকা।
0: হয়, আৰু আপোনাৰ ঘৰটোতো এয়া ক'লেই, হাতবৰ
1: আখিৰঙা গাঁও।
0: আখিৰঙা গাঁও। হয়, আমি বৰ্তমান সময়ত আমাৰ এই যি কৃষকসকল আছে, বিশেষকৈ ধান খেতি চপোৱাৰ সময় এতিয়া, এই ধান খেতিৰ কি ধৰণে আপোনালোকে কৰিছে, লাভালাভ কি ধৰণে হৈছে, অকণমান এটা কথা জানিবলৈ বা বুজিবলৈ।
1: মানে এতিয়াতো ক'ব নোৱাৰিম, ধৰক মাৰিলেহে ক'ব পাৰিম। এনেইটো খেতি কৰোঁতে প্ৰথম আমি মাটি প্ৰায় ধৰক ছয়চাহমান বাইছোঁ।
0: ছয়চাহ বাবলগীয়া?
1: ছয়চাহ বাওঁ।
0: ট্ৰেক্টৰেদি বাইনে?
1: ট্ৰেক্টৰেও বাওঁ, গৰুৱেও বাওঁ। কাৰোবাৰ গৰু থাকিলে ধৰক গৰু হাল কিনিলোঁ, বা প্ৰথম তিন দুই চাহ আমাৰ গৰুৱে বোৱা হয়, তাৰপিছত চাৰি চাহ আমাৰ ট্ৰেক্টৰে বোৱা হয়।
0: মানে আমি যিটো প্ৰথমতে ফালিবৰ কাৰণে যিটো ব্যৱহাৰ কৰোঁ,
1: সেইটো মানে গৰুৱে আমি ফাংফাল বুলি কওঁ,
0: কহুৱা বুলিও কয়।
1: আমি কহুৱা বুলি কওঁ, সেইটো আমি মানে ফাংফাল দি কহাওঁ, ফাংফাল বুলি কয়। সেইটো চৰকাৰৰ পৰাই আমি আনিছিলোঁ, মানে আমাৰ এগ্ৰিকালচাৰ অফিচৰ পৰা সেইটো আনিছিলোঁ।
0: ডাঙৰ নেকি সেইটো?
1: ডাঙৰ নাই, সৰু সৰু আছে মোৰ মানে বস্তুটো সৰু। আৰু দ্বিতীয় চাহ
0: সেইটো নাঙলত লগাই ল'ব পাৰি?
1: নাঙল নহয়, সেইটো নাঙল মানে আমি নিজেই হেৰি কৰি নাঙলটো বনাই তাত ফাল চটা লগাই ল'লেই হয়। ফাল চটাহে পোৱা যায়, নাঙলটো নাপায়।
0: নাঙলটো পোৱা নাযায়, মানে আমাৰ সাধাৰণতে থকা যি চটা ফাল সেই চটা গুচাই ল'ব লাগে।
1: নাই, সেই চটা নগুচাওঁ, সেইটো নাঙল থাকেই, হয়তো দুটা নাঙল হৈ যায়। হয়তো ফাংটো আমি নাঙলটো বনাই ল'লোঁ, তাত ধৰক মুখত ফাল চটা লগাই ল'লোঁ, আকৌ এইটো এইটো এইটো নাঙল আমি যিটো ছেকেণ্ড চাহ পাওঁ সেইটো আমি মুখ ফাল বুলি কওঁ, মুখ ফাল বুলি কওঁ। এতিয়া অন্য জেগাত কি কয় নাজানো,
0: বেলেগ হ'ব,
1: বেলেগ হ'ব পাৰে, কিন্তু আমি প্ৰথমটো কওঁ ফাং ফাল আৰু দ্বিতীয়টো কওঁ আমি মুখ ফাল। ফাং ফালটো হ'ল আপোনাৰ মানে মাটিটো এইরকম ধৰক পল্টাই যায়,
0: এই
1: হেৰি
0: ফালি যায়,
1: ফালি যায় আপোনাৰ মানে যদি লুটিয়াই দিয়ে, তাৰপিছত ধৰক আপোনাৰ একমাহ ডেৰ মাহ নালাগে আৰু, বৰষুণ পৰি গ'লে ধৰক 15-20 দিনৰ পিছত আকৌ আমি কাঠৰ নাঙলে তাক আকৌ পাওঁ। প্ৰথম চাহ যদি দিগাই বালোঁ, দ্বিতীয় চাহ পথালিয়া
0: পথালিয়া
1: বুজিলেনে, তাৰপিছত এইটো আৰু পাই আমি এৰি দিলোঁ।
0: তাৰপিছত সমাৰ বোৱা হৈ গ'ল,
1: এইটো সমাৰ বোৱা হৈ গ'ল। তাৰপিছত আমি ট্ৰেক্টৰে আকৌ ৰোটাৰ বুলি কয় সেইখনটো পাইছেই, ৰোটাৰে এক চাহ বালে, বাই দিয়াৰ পিছত আমি আলি চালি কাটি একদম ক্লিয়াৰ কৰি দিলোঁ। ক্লিয়াৰ কৰাৰ পিছত তাৰপিছত আকৌ এক চাহ ৰোটাৰে বালে, খেৰ বোকা হৈ গ'ল, চাৰি চাহ হৈ গ'ল নহয়। তাৰপিছত হৈচাত যদি বন থাকে আমি আকৌ পিছত মানে এক চাহ বাই
0: বোকা দি দিয়ে,
1: নহয় আলি দিওঁ। তাৰপিছত তাৰ পিছৰ চাহতে আকৌ আমাৰ মানে বোকা হয়, মানে ছয় চাহ হৈ যায়। ক'ৰবাত পাঁচ মানে দ' মাটিবিলাকত পাঁচ চাহত হয়, কিন্তু আমাৰ এই অলপ মানে মধ্যমীয়া টাইপ মাটিটো, মানে যাবৰ হ'লে আমি পুটুককৈ হেৰি, আকৌ মাটিটো ধৰক লগত বালেওতো নহ'ব, মাটিটো গেলিব লাগিব,
0: গেলিলে সময় থাকিলেহে হ'ব,
1: বস্তুটো সময় থাকিলে হ'ব। আকৌ তাত ধৰক আমি গোবৰ যাব পেলালে তাত সাম্বুকাই পুতিছেনে নাই যাবৰটো,
0: সেইটো
1: চাব লাগিব।
0: এইটো এটা কথা বাৰু দেই, এই গোবৰ যাবৰ পেলালে হাবুৰুকা উঠে,
1: উঠে
0: এই কথাটো কি মানে?
1: এইটো মানে সাৰতকৈ সাৰতকৈ ধৰক গোবৰ যাবৰটোৱে আমাক বেছি কাম কৰে। সাৰটোৱে সি আৰু ধৰক আপুনি কিছুমানে এতিয়া ৰুওঁতে ডি এ পি চি পি অগ্ৰম বগ্ৰম দি দিয়ে, কিন্তু আমি সেইটো আৰু নিদিওঁ। আমি আমাৰ গোবৰ থাকে, গোবৰ আমি সেয়া
0: গোটেই মাটিডৰাত মানে গোটেই
1: সিঁচি দিওঁ। ট্ৰেক্টৰত ধৰক দম দমকৈ ক'ৰবাত পেলাই দিলোঁ, তাৰপিছত পাচি লৈ লৈ আমি মানে ছটিয়াই ছটিয়াই যাওঁ, কৰাপতি তেনেকৈ পেলাই দিলোঁ। কম কমাই পেলাওঁ, এইটো দাঁত ধৰক কিমানখিনি গোবৰ লাগিব, সিটো দাঁত ইমানখিনি
0: আনুমানিকভাৱে
1: আনুমানিক পেলাই থৈ যাওঁ। পেলাই থৈ যোৱাৰ পিছত আমি যেতিয়া ধৰক গোবৰটো ধৰক বৰষুণ হৈ গ'লে সিটো ধৰক মাটিৰ লগততো হেৰি
0: হৈ যাব,
1: ক'ৰবাত মিল নহয়, ক'ত ধৰক চব জেগাতেতো গোবৰ হেৰি নহয়, ক'ৰবাত হাম্বোকাটো কম হয়, ক'ৰবাত একদম পূৰা মানে হাম্বোকা হেৰি হৈ যায়। তেনেকুৱা
0: হাম্বোকা মানে হৈছে এটা সৰু সৰু কেঁচুৰ লেখীয়া কেঁচু, কেঁচুৱেই আৰু
1: কেঁচুৱেই বস্তুটো, কেঁচুৱে তাকে আমি যেনিবা হেৰি
0: হাম্বোকা বুলি কওঁ। সেইটো দি সাধাৰণতে আমাৰ যিটো বৰশী বাওঁতে ব্যৱহাৰ কৰে,
1: ব্যৱহাৰ হয়
0: হয়নে?
1: পুৰা কোমল কৰি দিয়ে সেই বস্তুটো। আপুনি যেতিয়া চাৰি চাহ বা পাঁচ চাহ বাম হয়, তেতিয়া আপুনি নাঙলটো লাগিলেই ক'ব পাৰিব যে ইয়াৰ পিছৰ চাহত মই বোকা দিব পাৰিম। আৰু আপুনি যেতিয়া নামি চাব বস্তুটো, মাটিটো একদম ভুৰভুৰীয়া হৈ যাব, গোটা গুটি আপুনি ভৰিৰে পিটিকিটিৰে ক'ৰবাত ধৰক যদি চপৰাও থাকে সেই হাম্বোকা যদি কেঁচুটো উঠি যায়, তেতিয়া আপুনি দেখিব পিছৰ চাহত সি অকণো হেৰি নাথাকে, পুৰা ঘাইলঘেলীয়া হেৰি টাইপ হয়।
0: এইখিনি এটা কথা মনত পৰিছে, মানে যিটো হাবুৰুকাৰ

0: কথা কৈছে, মানে আমাৰ এটা কথা আছে যে কেঁচু খেতিয়কৰ বন্ধু বুলি
1: কয়, আৰু
0: সেইকাৰণে কেঁচুটো থকাটো খুবেই প্ৰয়োজনীয় কথা। কিন্তু বৰ্তমান সময়ত যিবিলাক ধৰক আমাৰ এই খেতিৰ ভাল কৰিবৰ কাৰণে যিবিলাক আমি এই ঔষধ ব্যৱহাৰ কৰোঁ, সেই ঔষধবিলাকে কিন্তু সেই তেনেকুৱা ধৰণৰ
1: সেই ঔষধবিলাকে খেতিৰ দিগদাৰ কৰে। আৰু তাৰ উপৰি আমি যিটো এতিয়া মেনিয়ৰ দিওঁ, ধৰক ইউৰিয়া দিলোঁ, ডি এ পি দিলোঁ, বা চুপাৰ দিলোঁ, বা পটাছ দিলোঁ, এম অ' পি দিলোঁ, তেনেকুৱা এইবিলাকে দিলে মানে কেঁচুটো যদি কেনেবাকৈ ধৰক হামবুগাটোৰ ওপৰত ইউৰিয়াটো পৰি যায়,
0: পোনপটীয়াকৈ যদি পৰি যায়
1: সেই আপুনি পিছদিনা পথাৰত গ'লে আপুনি গোন্ধত থাকিব নোৱাৰিব,
0: চব মৰি যায়,
1: চব মৰি যায়। মানে একদম খাৰ বস্তুটো ডি এ পিটো আৰু ইউৰিয়াটো, মানে পটাছটো একদম, চুপাৰটো একদম বিৰাট খাৰ। আপুনি হাতত যেতিয়া আপুনি ধৰক স্প্ৰে কৰোঁ বা আমি হেৰি কৰোঁ, আমাৰ হাতত পুৰা মানে খাই দিয়ে, একদম মানে চিগা নিচিনা হৈ যায় ওপৰ মাখি।
0: হয় হয়। গতিকে আমি এইটো কথা সদায় লক্ষ্য ৰাখিব লাগে যে আমি যিমান পাৰি কি আমি প্ৰাকৃতিকভাৱে কেঁচু যাতে তাত বাঢ়ে,
1: বা
0: সেই ধৰণেহে মাটিখিনি যাতে আমি প্ৰস্তুত কৰোঁ সেইটো কথা মনত ৰাখিব লাগে। কিন্তু যদিহে আমি সাৰ বেছি প্ৰয়োগ কৰোঁ, ক'ৰবাত ক'ৰবাত কোনোৱে বেছি ধৰক একেবাৰে যদি মাটি বেয়া হৈ গৈছে তেতিয়া সাৰ দিবলগীয়া হয়, সেইটো এটা বেলেগ কথা,
1: বেলেগ।
0: কিন্তু আমি এনেকৈ কৰিব পাৰিলে বেছি ভাল
1: ভাল হয়, ভাল হয়। আৰু মানে খেতিয়কৰ ধৰক এই মেনিয়ৰটোতে এই গোবৰ সেইটো লাভৱানটো বেছি,
0: লাভটো বেছি হয়। আৰু আমাৰ ঘৰে ঘৰে যিহেতু গোবৰটো
1: থাকে, প্ৰায় মানুহৰ ঘৰতে আছে, থাকে দুজনী চাৰিজনী।
0: আৰু ঠিকে আছে, আপুনি এনেকৈ ধৰক ধুনীয়াকৈ কৰি আছে, এজন বয়োজ্যেষ্ঠ নাগৰিক হিচাপে আপুনি ইমান ধুনীয়াকৈ কামখিনি কৰি আছে, সেইকাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ এটা কৃষক বাণী বুলি অনুষ্ঠান প্ৰচাৰ হয় সন্ধিয়া 6:10, এইটো সম্ভৱ হ'লে শুনিব। আৰু তাতো কৃষিৰ যিখিনি পৰামৰ্শ থাকে সেই পৰামৰ্শখিনি তাত আমি মানে প্ৰচাৰ কৰি থাকোঁ, শুনিব। তেতিয়াহ'লে লগ পাই ভাল লাগিল, আকৌ কেতিয়াবা লগ পাম। তেতিয়াহ'লে আজিলৈ সামৰিলোঁ, নমস্কাৰ। শ্ৰোতাই ইমান পৰে কৃষক শিৱকান্ত হাজৰিকাৰ লগত হোৱা কৃষি সম্পৰ্কীয় কথা বতৰা শুনিলে। আজিলৈ আমাৰ সময়ো হৈ আহিল, সেয়েহে সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি মই ডম্বৰুধৰ গোস্বামীয়ে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰে কৃষকবাণী অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা বেনৰী ইজুঙৰ। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে একে সময়তে অনুষ্ঠান শুনি আছে নিউজ অন AIR এপ আৰু www.akashbani.gov.in ৱেবছাইটযোগে। এতিয়া আগবঢ়াইছো আজি প্ৰচাৰ হ'ব লগা কেইটিমান অনুষ্ঠানৰ বিষয়ে চমু বিৱৰণ। খন্তেক পাছতেই 6:45 আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:05 আগবঢ়োৱা হ'ব মানিক দাসৰ ৰচিত এটি বৃন্দগীত। 7:10 অসমীয়া বাতৰি শুনিবলৈ পাব। তৰুপ্ৰভা দেৱীৰ কণ্ঠত আৰু জগন্নাথ গগৈ আৰু মুকুট পাটৰৰ ৰচিত আধুনিক গীত শুনিবলৈ পাব আজি সন্ধিয়া 7:20। 7:30 নিবেদন কৰা হ'ব প্ৰয়াত গীতিকাৰ ৰেণু মহন্তৰ প্ৰথম মৃত্যুবাৰ্ষিকীত অনুষ্ঠিত স্মৃতিচাৰণ অনুষ্ঠানৰ এটি প্ৰতিবেদন। নিশা 8:00 বাতৰিৰ শিৰোনাম শুনিবলৈ পাব। আজি নিশা 8:02 যুৱ ৰাগিনী অনুষ্ঠানটি সজাই আনিব অভিলাষা বৈদ্যই। নিশা 8:32 শুনিবলৈ পাব অসমীয়া বোলছবিৰ গীত। 8:45 চামাচাৰ সন্ধিয়া আৰু 9:00 News@9 আকাশবাণী দিল্লীৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:15 অসমীয়া গীত শুনিবলৈ পাব লক্ষ্যধৰ চৌধুৰীৰ ৰচিত নাটক।

নাটক যুগে যুগে আগবঢ়োৱা হ'ব নিশা 9:30। শ্ৰোতাসকলে, ইমান পৰে আজি প্ৰচাৰ হ'ব লগা কেইটিমান অনুষ্ঠান সম্পৰ্কে শুনিলে। আপোনালোকক জনাওঁ যে আজি নিশা 8:32 অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানত আমি শ্ৰোতাসকলৰ লগত পোনপটীয়াকৈ মত বিনিময় কৰিম। সেই সময়খিনিত শ্ৰোতাই আমাক ফোনযোগে, হোৱাটছএপযোগে বা মেছেজযোগে যোগাযোগ কৰিব পাৰিব। আমাৰ ফোন নম্বৰ হৈছে 9435053214। পুনৰ কৈছোঁ, 9435053214। মনত ৰাখিব, আজি নিশা 8:32 অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানত।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীক ডক্টৰ বিতৰণ দেশত খনিজ তেল ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ 30 মেৰ পূৰ্বে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ উত্তৰ পূৰ্বাঞ্চলৰ 5খন ৰাজ্যকে ধৰি দেশৰ 16খন ৰাজ্যৰ 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যায়ক্ৰমে বিশেষ পুংখানুপুংখ পুনৰীক্ষণ আৰম্ভ

0: হ'ব বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলিক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ তথা চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয়। অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বৰুক পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব দিয়াৰ লগতে অজন্তা নেওগক পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ দায়িত্ব প্ৰদান কৰা হয়। দেশত খনিজ তেল, ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত এখন আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই কথা প্ৰকাশ কৰে। ইপিনে দেশত 69 দিনৰ বাবে অপৰিশোধিত তেল আৰু 45 দিনৰ বাবে ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। ইন্ধন সৰবৰাহত এই পৰ্যন্ত কোনো সমস্যা হোৱা নাই বুলি উল্লেখ কৰি জনসাধাৰণক আতংকিত নহবলৈ তেওঁ আহ্বান জনাইছে। পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি ইন্ধনৰ নাটনিক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে শ্ৰীপুৰীয়ে কালি এই আহ্বান জনায়। তেওঁ কয় যে দেশত ৰন্ধন গেছৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্ধন আৰু অন্যান্য সামগ্ৰীৰ ব্যৱহাৰত সংযম ৰক্ষা কৰিবলৈ জনোৱা আহ্বানক সতৰ্কবাণী হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ জনসাধাৰণক পৰামৰ্শ দিয়ে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে জনোৱা 7টা আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে অন্যান্য সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগসমূহৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ পাছত এখন সংবাদমেলত শ্ৰীচৌহানে কয় যে মন্ত্ৰী পৰ্যায়ত অনাগত এবছৰৰ বাবে তেওঁলোকে সোণ ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱাৰ লগতে বিদেশ ভ্ৰমণৰ পৰা বিৰত থকাৰো সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মিতব্যয়ীৰ বাবে খোৱা তেল আৰু যথাসম্ভৱ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কৃষকসকলৰ মাজত সাৰৰ সন্তুলিত ব্যৱহাৰৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে কৃষি মন্ত্ৰালয়ে সমগ্ৰ দেশতে গাঁও পঞ্চায়ত অভিযান আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে। বিগত 10 দিন ধৰি চলি থকা অনিশ্চয়তা আৰু উত্তেজনাৰ অৱসান ঘটাই কংগ্ৰেছে আজি ভি ডি সাথিচানক কেৰালমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। নতুন দিল্লীত আজি সংবাদমেলত কংগ্ৰেছ নেতা অজয় মাকেন, মুকুল ৱাছনিক আৰু দীপিকা দসমুনছিয়ে এই কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ পাছতে কংগ্ৰেছ নেতৃত্বাধীন ইউ ডি এফে ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে। উল্লেখযোগ্য যে কেৰালমৰ বিধানসভা নিৰ্বাচনত এইবাৰ ইউ ডি এফে 2/3 অধিক সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল যদিও বিভিন্ন শিবিৰৰ লবি তথা তৃণমূল পৰ্যায়ত কৰ্মীসকলৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ সিদ্ধান্ত ল'বলৈ অসমৰ্থ হৈছিল। ৰাজ্য চৰকাৰে অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। অহা 21 মে'ৰ পৰা হ'বলগীয়া বিধানসভা অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই কালি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। প্ৰস্তাৱিত বিধেয়কখনে বিবাহৰ আইনী বয়স নিৰ্ধাৰণ, বহু বিবাহত নিষেধাজ্ঞা, সম্পত্তিৰ অধিকাৰ আৰু লিভ ইন ৰিলেচনকে ধৰি কেইবাটাও বিষয় সামৰি ল'ব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিধানসভাত উমৈহতীয়া দেৱানী বিধি উত্থাপনৰ বিষয়টোক আদৰণি জনাইছে।
1: এই ঐতিহাসিক সিদ্ধান্ত ইউনিফৰ্ম চিভিল কোডৰ ইমপ্লিমেণ্টেশ্যনৰ, তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ পূৰ্বেই সদনৰ মজিয়াত ঘোষণা কৰিছিল যে আমাৰ চৰকাৰ হলে আমি প্ৰথম অধিৱেশনতে ইউ চি চি আমি আনিম, কথা দিয়া মতে প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়িছে। আৰু ইউ চি চি দেশৰ ঐক্য, সংহতি, লিংগ বৈষম্য আৰু দেশখনৰ বাবে সমান আইন, এক আইন, ওৱান ল, এইটো সময়ৰ আহ্বান। আৰু সেইকাৰণে এই আইনখনে কাকো ক্ষতি নকৰে, কাৰো ওপৰত কোনো উৎপীড়ন বা অত্যাচাৰ নচলায়।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।

0: ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পুনৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে তৎপৰতা চলাইছে। সেই অনুসৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰি নিম্ন আৰু উচ্চ প্ৰাথমিকৰ খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অহা 30 মে বা তাৰ পূৰ্বে খালী শিক্ষক পদৰ তথ্যসমূহ নিৰ্দিষ্ট পৰ্টেলত দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2025 চনত 5,550টা আৰু 2026 চনত 4,500টা প্ৰাথমিক শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ৰাজ্যৰ সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এই উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছে। নিৰ্বাচন আয়োগে দেশৰ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰ্যায়ক্ৰমে বিশেষ পুংখানুপুংখ পুনৰীক্ষণ অৰ্থাৎ SIRৰ তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। এই পৰ্যায়ত অন্তৰ্ভুক্ত হোৱা ৰাজ্যসমূহ হৈছে অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, উৰিষ্যা, ঝাৰখণ্ড, হাৰিয়ানা, পঞ্জাব, উত্তৰাখণ্ড, তেলেংগানা আৰু কৰ্ণাটক। একেদৰে কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লী, চণ্ডীগড়, দাদৰা আৰু নগৰ হাৱেলী আৰু দমন আৰু দিউত SIRৰ তৃতীয় পৰ্যায় আৰম্ভ হ'ব। সমগ্ৰ দেশতে ভোটদাতাৰ সঠিক আৰু শেহতীয়া তথ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দ্বাৰা পৰহিলৈ ডিব্ৰুগড়ত হ'বলগীয়া বিমান আক্ৰমণ ব্লেক আউটৰ অনুশীলন সন্দৰ্ভত ব্যাপক প্ৰস্তুতি চলি আছে। মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। জিলাখনৰ জৰুৰীকালীন ব্যৱস্থাৱলীৰ সামৰ্থ্য বৃদ্ধিৰ লক্ষ্যৰে আয়োজিত এই সভাত অসামৰিক প্ৰতিৰক্ষা, গৃহৰক্ষী বাহিনী, পৰিবহণ, স্বাস্থ্য, জনসংযোগ, APDCL, DDMA, অগ্নি নিৰ্বাপক আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰি কাৰ্যসূচী সফল কৰাৰ কৌশল নিৰ্ধাৰণ কৰে। প্ৰশাসনৰ ফালৰ পৰা অনুশীলনৰ সময়ত জনসাধাৰণক আতংকিত নহবলৈ আৰু সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে। গোৱালপাৰা চহৰৰ ভালুকডুবিৰ নতুন আৱৰ্ত ভৱন প্ৰাংগণত আজি সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতা বিষয়ত আখৰা চলোৱা হয়। গৃহ পৰিক্ৰমা মন্ত্ৰালয়, ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ তথা অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনা অনুসৰি সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই জৰুৰীকালীন অনুশীলনৰ ব্যৱস্থা কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে কালি অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। কোকৰাঝাৰ জিলাত পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা পৰিবহণ বিভাগে আজি জিলা প্ৰশাসনৰ সহযোগত ক্ষেত্ৰভিত্তিক অনুসন্ধান কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিবহণ বিভাগে লগতে যান বাহনৰ চালক তথা জনসাধাৰণৰ মাজত পথ সুৰক্ষাৰ বিভিন্ন দিশ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস চলায়। আজি জিলা আয়ুক্ত ডঃ পি উদয় প্ৰবীণ, জিলা পৰিবহণ বিষয়া ধজেন্দ্ৰ বসুমতাৰী আৰু আৰক্ষী আয়ুক্ত অক্ষত গাৰ্গে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰিগাঁও, বিছমুৰি, আলাংগী আৰু তিলাপাৰা অঞ্চলৰ দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰি পথ সুৰক্ষামূলক যাৱতীয় পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে বিগত 4 মাহত কোকৰাঝাৰ জিলাত পথ দুৰ্ঘটনাত প্ৰায় 40 জন লোকৰ মৃত্যু হয়। ইয়াৰে অধিক সংখ্যকৰ পথ দুৰ্ঘটনা তীব্ৰগতিত যান বাহন চলোৱাৰ বাবে সংঘটিত হয় বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। এই চালকসকলক পথ সুৰক্ষাৰ নীতি নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায়।
1: আমাৰ ডিষ্ট্ৰিক্টত যিখিনি ৰোড ৱৰ্নিং এজ আছে, হেল্থ ডিপাৰ্টমেণ্ট হ'ব পাৰে, এডুকেশ্যন ডিপাৰ্টমেণ্ট, সকলো মিলি আমি ৰোড ছেফটি মিটিং কৰি আমাৰ মাহত যিখিনি ইছ্যু হৈ আছে ডিষ্ট্ৰিক্টত, এক্সিডেণ্ট ক'ত হৈ আছে, কি প্ৰব্লেম আছে, ৰোড ষ্ট্ৰাকচাৰেল ইছ্যুজ কিবা আছে, নাইতো বেলেগ কি কাৰণত এক্সিডেণ্ট হৈ আছে, আমি কেনেকৈ এইটো প্ৰিভেণ্ট কৰিব পাৰিম, আমি নৰ্মেলি মিটিং কৰি গোটেই ইছ্যুজ প্ৰত্যেক মাহ আমি ডিছকাছ কৰিম। ডিছকাছ কৰাৰ পিছত এইটো একচন হৈ আছে য়া নাই, আমাৰ যিখিনি ডিচিশ্যন আমি লৈ আছোঁ ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি মিটিংত, কিবা লাইক এক্সিডেণ্ট হৈছিলে তাতে স্পীড ব্ৰেকাৰ লাগে, স্পীড ব্ৰেকাৰ কনষ্ট্ৰাকশ্যন হৈছিলে য়া নাই, ইনষ্টল কৰিছিলে নাই, এনেকুৱা যিখিনি কাম কৰিব লাগে ৰোড ৰেনিং এজেঞ্চি মানে PWD হ'ব পাৰে, নেশ্যনেল হাইৱে NHA, তেওঁলোকে কাম কৰি আছে নাই আমি এবাৰ চেক কৰিবলৈ আহিলোঁ।
0: কাৰ্বি আংলং জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ডিফুৰ স্বাস্থ্যসেৱা যুটীয়া কাৰ্যালয়ত জিলা কাৰ্যবাহিনীৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ নিয়মীয়া চিটাকৰণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। সভাত অংশ লৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিয়াল আৰু স্বাস্থ্য বিভাগৰ সচিব ৰাজেশন তেৰাঙে জিলাখনত 14-15 বছৰীয়া কিশোৰীসকলক জৰায়ুৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে SPPV চিটা প্ৰদান সুনিশ্চিত কৰিবলৈ চিকিৎসক, শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰতিনিধিসকলক আহ্বান জনায়।
2: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গুৱাহাটী মহানগৰকে ধৰি

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। অনুষ্ঠান পৰিস্থিতি। খন্তেক পাছতেই মানিক দাসৰ ৰচিত এটি বৃন্দগীত শুনিবলৈ পাব। 7:10 আগবঢ়োৱা হ'ব অসমীয়া বাতৰি। তৰুপ্ৰভা দেৱীৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:20। 7:30 আগবঢ়োৱা হ'ব প্ৰয়াত গীতিকাৰ ৰেণু মহন্তৰ প্ৰথম মৃত্যুবাৰ্ষিকীত অনুষ্ঠিত স্মৃতিচাৰণ অনুষ্ঠানৰ এটি প্ৰতিবেদন। নিশা 8:00 বাতৰিৰ শিৰোনাম শুনিবলৈ পাব। যুৱৰাগিনী অনুষ্ঠানটি আজি নিশা 8:02 সজাই আনিব অভিলাষা বৈদ্যই। নিশা 8:32 শুনিবলৈ পাব অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠান। 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 শুনিবলৈ পাব। 9:15 আগবঢ়োৱা হ'ব

লীলা গগৈ ৰচিত কেইটিমান গীত। ন:25 নিশাৰ আঞ্চলিক বাতৰি। লক্ষধৰ চৌধুৰীৰ ৰচিত নাটক যোগে যোগে শুনিবলৈ পাব আজি নিশা 9:30। আমাৰ কেন্দ্ৰৰ কাইলৈ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব 5:55। কাইলৈ 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনাত নিবেদন কৰা হ'ব নিকুঞ্জলতা মহন্তৰ কণ্ঠৰ বৰগীত, যদু খনিকৰে পৰিৱেশন কৰা টোকাৰী গীত আৰু জসবীৰ সিঙৰ কণ্ঠৰ শবদ। কাইলৈ 6:30 আগবঢ়োৱা হ'ব শিল্পীৰ পৃথিৱীত এভুমুখী অনুষ্ঠানটি। পুৱা 7:00 নিয়োগ বাতৰি আৰু 7:05 বাতৰি শুনিবলৈ পাব। পুৱা 7:15 আগবঢ়োৱা হ'ব সুপ্ৰভাত অনুষ্ঠানটি। 7:30 শুনিবলৈ পাব মূৰ্ছনা অনুষ্ঠানটি। 8:00 চামাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লীৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। গীতিমালিকা অনুষ্ঠানটি শুনিবলৈ পাব 8:30। 9:00 পুৱাৰ আঞ্চলিক বাতৰি। 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব। 9:20 আগবঢ়োৱা হ'ব বিহুগীত। ইতিহাসে গৰকা পুৰণি গুদাম শীৰ্ষক আলক্ষ্যখনিৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব কাইলৈ 9:30। ৰবজিৎ গগৈৰ ৰচিত আলেখ্য ফাট বিহুৰ পমখেদিৰ ষষ্ঠ খণ্ডটি শুনিবলৈ পাব কাইলৈ 10:00। তাৰ পাছতেই কেইটিমান গীত শুনিবলৈ পাব। শ্ৰোতাসকলে কাইলৈ দিনৰ 11:00 পৰা বিয়লি 4:29 আকাশবাণী দিল্লী, মুম্বাই আৰু গুৱাহাটীৰ পৰা প্ৰচাৰিত বাতৰি আৰু বিবিধ ভাৰতীৰ অনুষ্ঠান শুনিবলৈ পাব। 4:30 আগবঢ়োৱা হ'ব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ। 5:00 হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু 5:15 আঞ্চলিক বাতৰি শুনিবলৈ পাব। মহিলাসকলৰ বিশেষ অনুষ্ঠান আমৈ আগবঢ়োৱা হ'ব 5:25। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানটি আৰু 6:00 বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। কৃষকবাণী অনুষ্ঠানটি আগবঢ়োৱা হ'ব 6:10। 6:45 আঞ্চলিক বাতৰি শুনিবলৈ পাব। ৭:05 বৃদ্ধগীত আৰু কাইলৈ 7:10 বাতৰি শুনিবলৈ পাব। অঞ্জলি ভাগৱতীৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব কাইলৈ 7:20। 7:30 নিবেদন কৰা হ'ব সুৰলহৰী অনুষ্ঠানটি। নিশা 8:00 বাতৰিৰ শিৰোনাম। 8:02 আগবঢ়োৱা হ'ব অসমীয়া গীত। 8:22 শুনিবলৈ পাব হিন্দী বোলছবিৰ গীত। 8:45 সমাচাৰ সন্ধিয়া আৰু 9:00 News@9। 9:15 নিজৰা অনুষ্ঠানত ঝুমুৰ শুনিবলৈ পাব সুনীতা হৰ আৰু সংগীসকলৰ কণ্ঠত। 9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 নিবেদন কৰা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। শ্ৰোতাসকলে, ইমান পৰে আজি আৰু কাইলৈ প্ৰচাৰ হ'ব লগা অনুষ্ঠান সম্পৰ্কে শুনিলে। এয়া আকাশবাণী নগাঁও। আজি নিশা 8:32 অসমীয়া গীতৰ অনুষ্ঠানত আমি শ্ৰোতাসকলৰ লগত পোনপটীয়াকৈ মত বিনিময় কৰিম। সেই সময়খিনিত আপোনালোকে আমাৰ ফোন নম্বৰ 9435053214, পুনৰ কৈছোঁ 9435053214, এই নম্বৰত যোগাযোগ কৰিব পাৰিব। এতিয়া আগবঢ়াইছোঁ মানিক দাসৰ ৰচিত এটি বৃন্দগীত।

শ্ৰোতাসকলে ইমান পৰে মানিক দাসৰ ৰচিত বৃন্দগীতটি শুনিলে। এই আকাশবাণী নগাঁও খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।

Ja, Agave Bunny. বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ব্ৰিক্ছ ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীসকলক সাক্ষাৎ কৰে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গে লাভাৰভে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ জনোৱা 7টা আহ্বানৰ সন্দৰ্ভত আজি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। চৰকাৰে এইবুলি অৱগত কৰিছে যে দেশত পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল, ঘৰুৱা ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত খন্তেক সময়ৰ পাছতে পঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ব্ৰিক্ছ ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীসকলক সাক্ষাৎ কৰে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভাৰভ, ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাগা

ছি, দক্ষিণ আফ্ৰিকাৰ ৰোনাল্ড লামোলা আৰু ব্ৰাজিলৰ বৈদেশিক মন্ত্ৰী মৌৰো ভিয়েৰাৰ সৈতে শ্ৰীমোদী মিলিত হয়। নতুন দিল্লীত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীয় বৈদেশিক মন্ত্ৰীসকলৰ সন্মিলনৰ সুযোগতে প্ৰধানমন্ত্ৰীগৰাকীক তেওঁলোকে সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে সন্মিলনৰ মুকলি ভাষণত কয় যে বিশ্ব পৰ্যায়ত শান্তি আৰু সুৰক্ষা কেন্দ্ৰীভূত হৈছে। তেওঁ কয় যে বৰ্তমানৰ সংঘাতসমূহ দূৰ কৰাৰ বাবে আলোচনা আৰু কূটনীতিত গুৰুত্ব দিব লাগিব। বৰ্তমানৰ জটিল পৰিস্থিতি আৰু অনিশ্চিত বিশ্বত আলোচনাৰ জৰিয়তে উন্নত বহনক্ষম বিকাশৰ নীতিৰে সমতা আৰু বিভিন্ন পাৰ্থক্য থকাৰ পাছতো এটা উমৈহতীয়া দায়বদ্ধতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। তেওঁ সামগ্ৰিক বিকাশ আৰু সুপ্ৰশাসনৰ বাবে গোলকীয় পৰ্যায়ত প্ৰযুক্তিৰ উন্নীতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ডঃ জয়শংকৰে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সহযোগিতা সুদৃঢ় কৰাৰ ওপৰতো গভীৰভাৱে গুৰুত্ব আৰোপ কৰা উচিত। তেওঁ বৰ্তমানৰ সংঘাতপূৰ্ণ পৰিস্থিতি, অৰ্থনৈতিক অনিশ্চয়তা আৰু বাণিজ্য প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ মাজত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহে গঠনমূলক আৰু সুস্থিৰ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি গুৰুত্ব আৰোপ কৰে। ডঃ জয়শংকৰে ব্ৰিক্ছৰ পৰিকাঠামোৰ অধীনত দেশসমূহৰ উপস্থিতি তথা সহযোগিতা সুদৃঢ় কৰি ৰখাৰ বাবে দেশসমূহৰ প্ৰতিনিধিসকলক ধন্যবাদ জনায়। সন্মিলনত ইণ্ডোনেছিয়া, মালয়েছিয়া, সংযুক্ত আৰব আমিৰ ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীসকলেও অংশগ্ৰহণ কৰে। এই সন্মিলনৰ মূল বিষয় হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বাবে নিৰ্মাণ। এই সন্মিলনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মানৱতা প্ৰথম আৰু ব্ৰিক্ছৰ বাবে জনতাকেন্দ্ৰিক দৃষ্টিভংগীৰ পৰা প্ৰেৰণা লাভ কৰে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। বিগত বৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত 23সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বৈঠকৰ পাছত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি সন্দৰ্ভত আজি আলোচনা কৰা হয়। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি আঞ্চলিক আৰু গোলকীয় পৰ্যায়ৰ পাৰস্পৰিক বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই বিষয়সমূহৰ সন্দৰ্ভত আলোচনা আৰু কূটনৈতিক সমাধানৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। শ্ৰীমোদীয়ে বিদেশ মন্ত্ৰীগৰাকীৰ জৰিয়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ জনোৱা 7টা আহ্বানৰ সন্দৰ্ভত আজি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমক জনোৱা অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰালয়ৰ তৰফৰ পৰা এবছৰলৈ সোণ ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱাৰ লগতে অতি প্ৰয়োজন নহলে বিদেশ ভ্ৰমণ নকৰাৰ সিদ্ধান্তও লোৱা হৈছে। শ্ৰীচৌহানে জনসাধাৰণক ৰাজহুৱা যাতায়াতৰ সুবিধা ল'বলৈ আহ্বান জনাই কয় যে অতি শীঘ্ৰে কৃষি বিভাগৰ তৰফৰ পৰা কৃষকসকলৰ মাজত খেতিত সাৰ ব্যৱহাৰৰ সজাগতা সৃষ্টিৰ বাবে মন্ত্ৰালয়ৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে 14বিধ খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিত অনুমোদন জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। আজি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে এ গ্ৰেডৰ ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত 2441 টকা, হাইব্ৰিড জোৱাৰ 4030 টকা, বজ্ৰা 2900 টকা আৰু প্ৰতি কুইণ্টলত ৰহৰ ডাইলত 8450 টকা নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰৰ এই সিদ্ধান্তই দেশৰ কৃষকসকলক যথেষ্ট উপকৃত কৰিব বুলিও কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে সংবাদমেলত প্ৰকাশ কৰিছে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ 4গৰাকী মন্ত্ৰীক বিভিন্ন বিভাগৰ দায়িত্ব অৰ্পণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগ, অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বড়োক পৰিবহণ, বড়োলেণ্ড কল্যাণ বিভাগ আৰু অজন্তা নেওগক মহিলা আৰু শিশু বিকাশ পৰ্যটন বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে। নিৰ্বাচন আয়োগে দেশৰ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰশাসিত অঞ্চলত পৰ্যায়ক্ৰমে বিশেষ পুংখানুপুংখ পুনৰীক্ষণ অৰ্থাৎ এছ আই আৰ তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। এই পৰ্যায়ত অন্তৰ্ভুক্ত হোৱা ৰাজ্যসমূহ হৈছে অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, ওড়িশা, ঝাৰখণ্ড, হাৰিয়ানা, পাঞ্জাব, উত্তৰাখণ্ড, তেলেংগানা আৰু কৰ্ণাটক। একেদৰে কেন্দ্ৰীয়শাসিত অঞ্চল দিল্লী, চণ্ডীগড়, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউত এছ আই আৰৰ তৃতীয় পৰ্যায় আৰম্ভ হ'ব। সমগ্ৰ দেশতে ভোটদাতাৰ সঠিক আৰু শেহতীয়া তথ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। চৰকাৰে এইবুলি অৱগত কৰিছে যে দেশত পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল আৰু ঘৰুৱা ৰন্ধন গেছ, প্ৰাকৃতিক গেছৰ উপলভ্যতা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। নতুন দিল্লীত আজি পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক

0: গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয় যে দেশত ঘৰুৱা ৰন্ধন গেছৰ যোগান নিয়মীয়া হৈ আছে আৰু কোনো বিতৰণ প্ৰতিষ্ঠানতে ইয়াৰ নাটনি হোৱা নাই। তেওঁ কয় যে শোধনাগাৰসমূহৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা হৈছে আৰু ঘৰুৱা ৰন্ধন গেছৰ উপলভ্যতা বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে ৰন্ধন গেছৰ যোগান শৃংখলা যাতে ব্যাহত নহয় তাৰ বাবে বাণিজ্যিক ৰন্ধন গেছৰ যোগান প্ৰায় 70% বৃদ্ধি হৈছে। চলিত মাহৰ মাৰ্চলৈকে 7 লাখৰো অধিক ঘৰুৱা ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে আৰু প্ৰায় 7,50,000 নতুন উপভোক্তাক পাইপযোগে ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হৈছে। বিগত 3টা দিনত 1,40,00,000 ৰন্ধন গেছৰ বুকিং হোৱাৰ বিপৰীতে 1,39,00,000 বিতৰণ কৰা হৈছে। চলিত মাহৰ প্ৰথম দিনটোত 83,500 টন বাণিজ্যিক ৰন্ধন গেছ বিক্ৰী কৰাৰ বিপৰীতে বিগত 3টা দিনত 23,820 টন বিক্ৰী কৰা হৈছে। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব মুকেশ মংগলে কয় যে 90,000 মেট্ৰিক টন ঘৰুৱা ৰন্ধন গেছে পৰিবাহী দুখন জাহাজ যোৱা নিশা হৰমুজ প্ৰণালী অতিক্ৰম কৰিছে আৰু অহা 16 তাৰিখৰ ভিতৰত এই দুখন জাহাজ ভাৰতত আহি পোৱাৰ সম্ভাৱনা আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে আজি বেইজিঙত এখন বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰযুক্তি আৰু আঞ্চলিক নিৰাপত্তা সন্দৰ্ভত উত্তেজনা থকাৰ সত্বেও সংঘাতৰ পৰিৱৰ্তে সহযোগিতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ছোৱাত এই বৈঠকখনে ট্ৰাম্পৰ প্ৰথমটো চীন ভ্ৰমণ হিচাপে চিহ্নিত হৈছে। হোৱাইট হাউছৰ তৰফৰ পৰা জনোৱা অনুসৰি শক্তিৰ হৰমুজ প্ৰণালী মুকলি হৈ থাকিলেহে শক্তিৰ মুক্ত প্ৰৱাহ সমৰ্থন দুয়োপক্ষই একমত হৈছে। বৈঠকৰ পিছত সংবাদমেল সম্বোধন কৰি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে সংঘাতৰ পৰিৱৰ্তে সহযোগিতা বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ অংশীদাৰ হ'ব লাগে, প্ৰতিদ্বন্দ্বিত হয়। মেনিলাত আজি সন্ত্ৰাসবাদ বিৰোধী দ্বিতীয় ভাৰত ফিলিপাইনছ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ সামৰণি পৰে। দুদিনীয়াকৈ অনুষ্ঠিত বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সন্ত্ৰাসবাদ বিৰোধী যুটীয়া সচিব ডঃ বিনোদ বাহাদে আৰু ফিলিপাইনছৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সহকাৰী সচিব মাৰ্চেল লুই এম আলফেৰেজে যুটীয়াভাৱে অধ্যক্ষতা কৰে। দুয়োপক্ষই সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ লগতে সকলো ধৰণৰ সন্ত্ৰাসবাদী তথা কাৰ্যকলাপক কঠোৰভাৱে গৰিহণা দিয়ে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত খন্তেক পাছতে হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব। মুম্বাই ইণ্ডিয়ানছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু, ভাৰতৰ শীৰ্ষ পুৰুষৰ ডাবল জুটি সাত্বিক ছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ ছেট্টী আৰু তাৰকা ছাত্ৰাৰ লক্ষ্য সেনে আজি আকৰ্ষণীয় জয়েৰে বেংককত চলি থকা থাইলেণ্ড অপেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ ছিংগলছত লক্ষ্য সেনে চীনৰ চে জুৱান ঝুক 21-12, 21-13 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰে। একেদৰে মহিলাৰ ছিংগলছত বিশ্বৰ 12 নম্বৰ খেলুৱৈ পি ভি সিন্ধুৱে নিজৰ সুন্দৰ ফৰ্ম অব্যাহত ৰাখি ডেনমাৰ্কৰ আমেলিছ কুলজক মাত্ৰ 28 মিনিটতে 21-13, 21-15 পৰাস্ত কৰে। শীৰ্ষস্থানীয় ভাৰতীয় পুৰুষৰ ডাবল জুটি সাত্বিক আৰু চিৰাগে মালয়েছিয়াৰ ব্ৰায়ান জেৰেমি গুটিং আৰু মহম্মদ হাইকালক 21-12, 21-19 গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ব্ৰিক্ছ ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীসকলক সাক্ষাৎ কৰে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গে লাভাৰভে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। চৰকাৰে এইবুলি অৱগত কৰিছে যে দেশত পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল, ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছৰ উপলভ্যতা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত খন্তেক সময়ৰ পাছতে পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী নগাঁও। আগবঢ়োৱা হৈছে আধুনিক গীতৰ অনুষ্ঠানত তৰুপ্ৰভা দেৱীৰ কণ্ঠৰ গীত, শিল্পীৰ কণ্ঠৰ প্ৰথমটো গীতৰ কথা জগন্নাথ গগৈৰ।

0: শ্ৰোতাসকলে ইমান পৰে আধুনিক গীতৰ অনুষ্ঠানত তৰুপ্ৰভা দেৱীৰ কণ্ঠত জগন্নাথ গগৈ আৰু মুকুট পাটৰৰ ৰচিত গীত দুটি শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ প্ৰয়াত গীতিকাৰ ৰেণু মহন্তৰ প্ৰথম মৃত্যুবাৰ্ষিকীত অনুষ্ঠিত স্মৃতিচাৰণ অনুষ্ঠানৰ এটি প্ৰতিবেদন।
1: এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ নগাঁৱৰ বিশিষ্ট গীতিকাৰ প্ৰয়াত ৰেণু মহন্তৰ প্ৰথম মৃত্যুবাৰ্ষিকীত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ এটি প্ৰতিবেদন। শ্ৰোতাসকল, নগাঁৱৰ বিশিষ্ট গীতিকাৰ ৰেণু মহন্তৰ প্ৰথম মৃত্যুবাৰ্ষিকীত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 13 মে' বুধবাৰে অনুষ্ঠিত হয়। নতুন অমলাপতিৰ ৰেণু মহন্তৰ বাসগৃহত বিয়লিৰ ভাগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভালেসংখ্যক গুণমুগ্ধ উপস্থিত থাকে। কালিৰ এই অনুষ্ঠানতে ৰেণুৰেখা একোকী স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। এই স্মৃতিগ্ৰন্থখনিত ৰেণু মহন্তলৈ শ্ৰদ্ধাঞ্জলি জনাই বিভিন্নজন ব্যক্তিয়ে দুআষাৰ লিখাৰ লগতে স্মৃতিগ্ৰন্থখনিত গীতিকাৰগৰাকীৰ বিভিন্ন সময়ৰ স্থিৰ চিত্ৰ সন্নিৱিষ্ট কৰিছে। কালি বিয়লি অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰা হয় সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি গীতৰে। গীতৰ কথা আছিল ৰেণু মহন্তৰ।

0: এইখিনিতেই আগবঢ়াইছো প্ৰয়াত গীতিকাৰ ৰেণু মহন্ত বাইদেউৰ বিষয়ে কিছু কথা। নগাঁৱৰ বিশিষ্ট গীতিকাৰ ৰেণু মহন্তৰ জন্ম হৈছিল 1938 চনৰ 2 জুন তাৰিখে। তেখেতৰ পিতৃৰ নাম আছিল মিত্ৰদেৱ মহন্ত। মিত্ৰদেৱ মহন্ত আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি। ৰেণু মহন্তৰ জন্মস্থান আছিল যোৰহাটৰ লেটুগ্ৰাম সত্ৰ। ৰেণু মহন্তই প্ৰায় 4 বছৰ বয়সৰ পৰাই গীত মাত পৰিৱেশন কৰাৰ লগতে অংকীয়া ভাওনাটো ভাও কৰিছিল। ৰেণু মহন্তই মেঘমুক্তি বোলছবিত অভিনয়ো কৰিছিল। জাজৰীৰ শৌকাজান আমতলা গজলা সত্ৰৰ হেমেন্দ্ৰনাথ মহন্তৰ লগত বিবাহপাশত আবদ্ধ হয় বিশিষ্ট গীতিকাৰ ৰেণু মহন্ত। বিবাহৰ পাছতেই তেখেতে এখন ভৰা ঘৰৰ বৰবোৱাৰী হিচাপে দায়িত্ব ল'ব লগাত পৰিছিল। নিজৰ পিতৃৰ ঘৰত সৰু জীয়ৰী হৈ থাকি শহুৰৰ ঘৰৰ 11টা সন্তানৰ ভিতৰত 2 নম্বৰ সন্তানৰ বৰবোৱাৰী হয়। সেই সূত্ৰে সমূহ দায়িত্ব নিয়াৰিকৈ পালন কৰি যায়। তেখেতসকলে নগাঁৱৰ নতুন আমোলাপট্টি ঘৰতেই বাস কৰিছিল যদিও পৰৱৰ্তী কালত দেৰগাঁও, তেজপুৰ, নগাঁও, গুৱাহাটী আদি ঠাইত স্বামীৰ কৰ্মসূত্ৰে ঘূৰি ফুৰিবলগীয়া হৈছিল। গুৱাহাটীত থকা অৱস্থাত তেখেতৰ স্বামী আৰু তেখেতে মঞ্জৰী মহিলা সংঘ, নামঘৰ আদি প্ৰতিষ্ঠা কৰি বিভিন্ন সাংস্কৃতিক দিশত কৰ্ম কৰি গৈছিল। লগতে তেখেতসকলৰ পুত্ৰ মৌচম মহন্ত, জুনুক মহন্ত আৰু সুৱাগমণি মহন্ত কেওগৰাকীকে বিদ্যালয়ৰ লগতে সংগীতৰ শিক্ষা দিছিল। স্বামী হেমেন্দ্ৰনাথ মহন্ত এজন আৰক্ষী অধীক্ষক হিচাপে থাকোঁতেই পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেত জাজৰী আমতলা গজলা সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্বত আছিল। পাছলৈ তেখেতসকল নগাঁৱলৈ আহি নিগাজিকৈ থাকিবলৈ লয়। নগাঁও তথা অসমৰ এগৰাকী বিখ্যাত সুৰকাৰ যজ্ঞ বেজবৰুৱা তথা আন আন শুভাকাংক্ষীৰ অনুৰোধত গীত লিখা আৰম্ভ কৰে আৰু তেখেতৰ গীত পাছলৈ বহুতো শিল্পীয়ে গাবলৈ লয়। তেখেত নিজেই এগৰাকী সুনামতী আছিল আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ ৰূপে প্ৰতিষ্ঠিত হৈছিল। তেখেতৰ গীত যজ্ঞ বেজবৰুৱা, দিগেন মহন্ত, খগেন মহন্ত, জেপি দাস, আৰিফুল হক বিভিন্ন শিল্পীয়ে ৰেডিঅ'ত বা বিভিন্ন অনুষ্ঠানত পৰিৱেশন কৰিছিল। তেখেতৰ বহু গীতত জীৱনৰ সংগ্ৰাম, দুখ, প্ৰকৃতিৰ আদিৰ বৰ্ণনা অতি সৰল ভাষাত পোৱা যায়। তেখেত আছিল সাহিত্যাচাৰ্য শ্ৰী মিত্ৰদেৱ মহন্তৰ কনিষ্ঠা কন্যা। তেখেতে লিখাৰ লগতে বিভিন্ন থলুৱা গীত মাত, নাম আদি পৰিৱেশন কৰিছিল। বিভিন্ন অনুষ্ঠানৰ মুখ্য গীত তেখেতে ৰচনা কৰিছিল। শংকৰী কৃষ্টি বিকাশ সমাজ নামেৰে এটি নামঘৰ প্ৰতিষ্ঠা কৰি বহু বছৰ তাৰ মূল নামতি হৈ থকাৰ লগতে বহু মহিলাক সত্ৰীয়া, বৰগীত, নামঘোষা আদিৰ সুৰ শিকাই নামঘৰখন চলাব পৰা কৰি গ'ল। তেখেতৰ প্ৰকাশিত 3খন কিতাপ সুৰৰ আজলি, ফকৰাৰ থুনপাক আৰু আমাৰ সম্পদ। তেখেতৰ বহুকেইখন অপ্ৰকাশিত লিখনি ইতিমধ্যেই আছে বুলি আমি জানিব পাৰিছোঁ। শ্ৰোতাসকলে ইমান পৰে প্ৰয়াত গীতিকাৰ ৰেণু মহন্তৰ বিষয়ে কিছু কথা জানিলে। এতিয়া আহকচোন আমি তেখেতৰ স্মৃতিচাৰণ অনুষ্ঠানত লগ পোৱা তেখেতৰ পৰিয়ালৰ সৈতে কথা পাতোঁ।
1: আমি কথা পাতিছিলোঁ ৰেণু মহন্তৰ পুত্ৰ শিল্পী মৌচম মহন্তৰ লগত।
2: মায়ে ধুনীয়া গীত লিখিছিলে, প্ৰবন্ধও লিখিছিলে মায়ে, তেনেকুৱা মা মাৰ গান ময়ো গাইছোঁ দুটামান, আৰু অসমৰ বহুত শিল্পীয়ে গাইছে। নাই সেইখিনি সৃষ্টি আজি আমি যিমান পাৰোঁ মানে ৰাখিবলৈ চাম, ৰাখিবলৈ চেষ্টা কৰি আছোঁ। আজিও এখন মাৰ নামত এখন কিতাপ হেৰি হ'ব।

0: ৰেণু মহন্তৰ আন এজন পুত্ৰ যতীন মহন্ত। তেখেতে কালি আমাক এইদৰে কয়,
1: মই ৰেণু মহন্তৰ দ্বিতীয় পুত্ৰ।
2: নৃত্যৰ ক্ষেত্ৰত আপুনিও ভালেখিনি শিল্পীৰ লগত সংগত কৰিছিল, বজাইছিল তেতিয়াৰ পৰা। এই গীতৰ ক্ষেত্ৰত আপুনি কি ক'ব আজিৰ দিনটোত?
1: হয়, মাৰ বহুত গানেই সুৰ কৰা হৈছিলে, মই কৰিছিলোঁ। মায়ে যেতিয়া লিখে বা বহুত ক্ষেত্ৰত কেতিয়াবা মই সুৰ কৰোঁ, সুৰটোৰ ওপৰত ভিত্তি কৰি মায়ে লিখে, এনেকুৱা হয়। আৰু সেই গানবিলাক গাইছিলে, নগাঁৱৰ বহুত শিল্পীয়ে গাইছিলে, নগাঁৱত তেওঁলোকৰ লগত সংগতো কৰিছিলোঁ। তেওঁলোকে কেতিয়াবা গুৱাহাটীতো গাইছে, গুৱাহাটী অনাতা কেন্দ্ৰতো গাইছে, বা দূৰদৰ্শন এনেকুৱাটো গাইছে মাৰ গানৰ।
2: গীতটো লিখি হোৱাৰ পিছত আপোনালোকক কয় এনে গীতটো এনেকৈ লিখিম বুলি ভাবিছোঁ এনেকৈ কয়, এনে গীতটো সম্পৰ্কে কিবা আগতেই পৰিকল্পনাটো জনায়, কি কৰিছিল মানুহগৰাকীয়ে?
1: সাধাৰণতে গীত আচলতে তেখেতে

0: বা বেলেগ গায়কে যেতিয়া গালে গায়ক গায়ক গায় তেতিয়া নিজৰ সৃষ্টিটো যিহেতু বেলেগৰ পৰা আহিছে সিমান এটা মানে তেওঁ সমালোচনা তেনেকে নকৰিছিল, ভালেই পাইছিলে শুনি
1: পেলাই জীৱন্ত ৰূপত
0: সেইটো
1: তেওঁ লিখিছিল, সেইটো আকৌ বাদ্যযন্ত্ৰ সজায় সুৰকাৰে সুৰৰে সজায় তাক এটা জীৱন্ত ৰূপ দিয়া হৈছিল।

0: ৰেণু মহন্তৰ কেইবাটিও গীতত কণ্ঠ নিগৰাইছে প্ৰগতি মহন্তই। আমি তেখেতৰ লগতো কথা পাতিছিলোঁ।
1: আজিৰ দিনটোত আমাৰ মানে ইমান শূন্যতা, বহুত আমাৰ ঘৰখনৰ চবতকৈ ডাঙৰ, 11 জনৰ ভিতৰত চবতকৈ ডাঙৰ, কিন্তু তেওঁ আমাৰ সকলোকে নিজৰ মাকৰ নিচিনাকৈ তুলি তালি ডাঙৰ কৰাৰ নিচিনা সমানে চবকে সমদৃষ্টিৰে চাই সকলোৰে বিপদত তেখেতে আমাক সহায় কৰে। সেই বৌগৰাকী যেতিয়া নাইকিয়া হৈ গৈছে, আমি বহুত উদং উদং অনুভৱ কৰিছোঁ। আজিৰ দিনটোতে 1 বছৰ হ'ল, সেই 1 বছৰত আমাৰ কাৰণে মানে বহুত দিন হোৱা যেন লাগিছে। কেনেকৈ হঠাৎ ফটকে ঢুকাই গ'ল, কিন্তু মৃত্যুৰ মুহূৰ্তলৈকে তেওঁ আমাৰ লগত প্ৰত্যেকটো কথাতে শ্বেয়াৰ কৰিছিল, ধুনীয়াকৈ কথা পাতিছিল। কিবা কিবি প্ৰয়োজন হ'লে বৌকে সুধো, হি হ'ব এইটো কি হ'ব, মোৰ গাটো বেয়া লাগিছে কি খাম, বৌ এটা উপাদান দিয়ে, আনহাতে দি কিবা এটা কিবা ফকৰা যোজনা এটা সুধিবলৈ হ'লেও বৰ চলাই আহিলে বৌয়ে ধুনীয়াকৈ কৈ দিয়ে, একে মুখতেই থাকে। গীতবিলাকটোতো মোৰ মানুহজন দিগেন মহন্তই সদায় বৌক গান লিখিবলৈ কৈ আছিল আগৰ পৰাই,
2: পিছত
1: উৎসাহিত কৰিছিল আৰু তেতিয়াই প্ৰথম লিখি পেলাই কয়, বাবুল এইটো হৈছেনে চোৱাচোন, এনেকৈ কয়। এওঁ ঘৰুৱা নামত বাবুল বুলি মাতিছিল, হৈছেনে বাবুল এইটো হৈছেনে, অ' বৌ ইমান ধুনীয়াকৈ লিখিছে, আকৌ কি হৈছেনে কৈছে, খুব ভাল হৈছে, ভালেই হৈছে দিয়ক, ৰেডিঅ' নগাঁও ৰেডিঅ'ত এতিয়া বহুত গান লগা হ'ব, আপুনি লিখক মই সুৰ কৰিম। আৰু সেইকাৰণে তেওঁ বহুত গীতত, বৌৰ গীতত সুৰ কৰি ল'ৰা ছোৱালীবিলাকক গোৱাইছিল, ময়ো যথেষ্ট গাইছোঁ তেখেতৰ গীত।
2: আৰু এটা কথা আমি শ্ৰোতাসকলক গীতে ক'ব লাগিব, ৰেণু মহন্ত হৈছে মিত্ৰদেৱ মহন্তৰ জীয়ৰী, গতিকে তেখেতে যিজনক আমি চিৰস্থানী সেই ভাষাজননী গীতটোৰ লিখক বুলি আমি সহজতে পৰিচয় দিব পাৰি। আৰু তেখেতৰ ঘৰৰ পৰাই এই ধাৰাটো লৈ আহিছে।
1: বৰ তাৰমানে মুখতেই থাকে, ওঠতেই থাকে কথাবিলাক, ইমান ধুনীয়াকে মানে কথাবিলাক কৈ যায়। আৰু দেউতাকৰ বহুতখিনি কথাই বতৰাইও আটাদেও তেনেকুৱাই আছিলে, কথা বতৰাত খুব খুহুতীয়া আৰু খুব সুন্দৰকে কথাবিলাক যোজনাৰে কয়, আৰু বৰ গাটো সেই গুণটো আছিলে। আৰু বৰ লিখাবিলাকো দেউতাকৰ লগত বহুত মিলে, খুব ধুনীয়া ধুনীয়া গীত লিখিছিলে, সহজ সৰল ভাষাৰে লিখে।
2: হয়, আপুনি ৰেণু মহন্তৰ ভালেকেইটা গীত গাইছে। এই ঘৰখনত এটা পৰম্পৰা, খগেন মহন্ত, দিগেন মহন্ত, ৰেণু মহন্ত, খোৱাংমণি মহন্ত, যতীন মহন্ত, মৌচম মহন্ত, পাপনৰ কথাও আমি ক'ব পাৰোঁ, অংগৰাগ মহন্তৰো একেটা সূত্ৰী। গতিকে আজিৰ দিনটো যদি অকণমান তেখেতৰ গীত অকণ গাই দিয়ে।

0: এই গীতটো এওঁই সুৰ কৰিছিল, দিগেন মহন্তই সুৰ কৰিছিলে। মই ৰেডিঅ'ত প্ৰগ্ৰাম পাওঁতে তেওঁ মোৰ কাৰণে বৌক এটা গান লিখিব দিছিল, বৌয়ে গানটো লিখি দিওঁতে তেওঁ সুৰ কৰি মোক ভাটিয়ালী সুৰত সুৰটো বান্ধি পেলাই মোক গাবলৈ দিছিল আৰু বহুত শ্ৰোতাই প্ৰশংসাও কৰিছিল গানটো শুনি পেলাই, খুব ভাল পাইছিলে।
1: কিন্তু এইসকলৰ সৃষ্টিৰাজে কিন্তু নিজৰ সন্তানৰ দৰে ৰাখিব লাগিব আপোনালোকে।
0: হয় হয়, সেইটো আমাৰ কৰ্তব্যৰ ভিতৰত পৰে। গতিকে বৰ মানে প্ৰতিটো হেৰিতে অনুষ্ঠানতে আমি তেখেতক স্মৰণ কৰিম, মোৰ মানুহজনকো স্মৰণ কৰিম, তেওঁলোকক

0: জিয়াই রাখিব লাগিব, মানুহে যাতে পাহৰি নাযায় আৰু তেওঁলোকৰ গীতবিলাকেও জিয়াই থাকিব।
1: ইটো প্ৰজন্মৰ পৰা সিটো প্ৰজন্মলৈ আমি নিব লাগিব, এয়াই হৈছে আমাৰ দায়িত্ব আৰু
0: দায়িত্ব কৰ্তব্য। আৰু এতিয়া এই ধৰণৰ গীতবিলাক খুব কমি গৈছে, গতিকে বহুতে লিখা গীতবিলাক, কেশৱমন্তই লিখা গীতবিলাক, যিটো ধৰণৰ নগেন বৰাই লিখা গীতবিলাক বহুত সহজ সৰল ভাষাত, অসমীয়া মানে ভাষাৰ হেৰিৰ ওপৰত লিখে যে সেই গীতবিলাক এতিয়া খুব কম হৈছে। গতিকে এয়া গীত এতিয়া মানে জীয়াই থাকিলে ল'ৰা ছোৱালীবিলাকে ভালকৈ উপলব্ধি কৰিব পাৰিব, তেওঁলোকে আয়ত্ত কৰিব পাৰিব, গতিকে সেইটো আমি ৰখাটো অতি প্ৰয়োজন।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে ৰেণু মহন্ত ৰচিত এটি গীত বাণীবদ্ধ ৰূপত মুকলি কৰা হয়। কণ্ঠ আছিল সুৱাগমণি মহন্তৰ। আহক, এইখিনিতে আমি গীতটিৰ একাংশ শুনি লওঁ।

0: ৰেণু মহন্তৰ জীয়ৰী সুৱাগমণি মহন্তই মাতৃৰ স্মৃতি সোঁৱৰণ কৰে এইদৰে।
1: আৰু মা আচলতে ঘৰখনত এটা সম্পূৰ্ণ সাংস্কৃতিক পৰিৱেশত ডাঙৰ হৈছিলে ককাৰ লগত। ককা চিৰস্নেহী মোৰ ভাষা জননী, বা তাৰপিছত ককাৰ যিসমূহ কিতাপ আছিলে এই গোটেই কিতাপবিলাকো মায়ে হাতেৰে টুকিছিল বুলি কয় মায়ে, যে ককাৰ যিমান কিতাপ আছিলে সোণ বুলি মাতিছিলে। আৰু সোণ নামটো মায়ে ইমান বেছি মৰমত লয়, মানে প্ৰতিটো কথাত সোণ মাৰ লগত অনবৰত থাকে এতিয়ালৈকে, শেষ মুহূৰ্তলৈকে। গতিকে এই সোণৰ বস্তুবোৰ টুকি টুকি টুকি মায়ে আচলতে সেই গোটেই বস্তুখিনি মাৰ ভিতৰত ইনহেৰিট হৈ গৈছিলে, মায়ে লৈ লৈছিলে বহুত বস্তু
2: সোমাইছে।
1: আৰু মায়ে বতুৰ ভাও কৰিছিলে, দশাৱতাৰ নাচিছিলে, ককাৰ লগত বিভিন্ন ঠাইত গৈছিলে, তাৰপিছতে স্কুলতো মায়ে শিক্ষা গ্ৰহণ কৰিছে। গতিকে সেই শিক্ষাৰ পিছত হয়তো শিক্ষা সম্পূৰ্ণ নহ'ল, সেই সময়ত বিবাহ সোনকালেই হৈ যায়। গতিকে মাৰ, আমি ভাবোঁ মাৰ 18 মান বয়সৰ পিছতে মাৰ বিবাহ পাশত মা আবদ্ধ হৈছিলে দেউতাৰ লগত। মোৰ দেউতাৰ

0: আছিলে হেমেন্দ্ৰ নাথ মহন্ত। আৰু দেউতা আছিলে সাংস্কৃতিক দিশৰ যিখিনি বস্তুৰ খোল তাল বিয়লি প্ৰসংগ আমাৰ ভাওনাৰ এই গোটেই বস্তুখিনি নিজ চকুৰে আমি দেখিছোঁ দেউতাই আমাৰ জাজৰিত কেনেকৈ শিকাইছিল, ভাতৃসকলক শিকাইছিলে। আৰু খগেন মহন্ত খুৰা, নিকুঞ্জলতা মহন্ত পেহীহঁতৰ লগতো খুৰাই মোৰ দেউতাই মানে খোল বাদন কৰিছে। আৰু খোল বাদন এতিয়াও কিন্তু গুৱাহাটী ৰেডিঅ'ত এতিয়াও দেউতাই বজোৱা খোল নিকুঞ্জলতা মহন্তৰ লগত আছে। গতিকে দেউতাও সেই বস্তুখিনি দেউতাই গাত আছিলে। মা যদিও এখন ঘৰ পাই গ'ল, মাৰ কিন্তু সেই সংস্কৃতি যিটো মাৰ আছিলে সেই বস্তুখিনি কিন্তু মাৰ ৰৈ গ'ল। কাৰণ মা এঘাৰটা ল'ৰা ছোৱালী বৰবোৱাৰী, গতিকে মায়ে সেই দায়িত্ব পালনটো মাৰ
1: আহিছিলে
0: আহিছিলে মানে এই মৃত্যুৰ সময়লৈকে প্ৰায় 57 বছৰ এই ঘৰখনত মা থাকিলে। আৰু 57 বছৰ 11টা ল'ৰা ছোৱালীৰ 6জন পুত্ৰই গুচি গ'ল, কিন্তু আমাৰ 6জন ল'ৰা আছিলে। শেষত সেয়া দিগেন মহন্ত খুৰা ঢুকোৱাৰ পিছতেই মা ঢুকালে। জতুৱা ঠাঁচ, মুখত অনবৰ জতুৱা ঠাঁচ, প্ৰতিটো কথাৰ লগত মানে চবেই হাঁহে মানে। আৰু কিবা এটা যেতিয়া ঘৰখনত অনুষ্ঠান হয়, আমাৰ এনেই অনুষ্ঠান, তেতিয়া তাৰমানে আমাৰ মা নাচি বাগি একদম ফূৰ্তি কৰি থাকে, মানে নাচি পৰে মায়ে। আৰু আমাৰ তেনেকৈ প্ৰগতি খুৰী, অনিমা খুৰীও আজি আপোনালোকে পাইছে, খুৰীও নাচে মাৰ লগতে। মানে মা ইমান আচলতে ঘৰ সৰু আছিল, মা আজলি আছিল, মানুহজনী খুব আজলি আৰু আনন্দ কৰি থাকে বিৰাট। গতিকে এই আনন্দময় মুখখনেৰে মা সদায় গুচি গ'ল। তেনেকৈ আমি 3জন ল'ৰা ছোৱালীয়ে মাৰ সময় সৰুকালত আমি মাৰ পৰা পোৱাই নাই আচলতে, কাৰণ মা সংসাৰৰ গোটেই ঝামেলাখিনি। আৰু তেতিয়া মানে আমাৰ এতিয়া পুৰণা যিখন ঘৰৰ আজি
1: তেওঁ যিধৰণে ঘৰখন ধৰি ৰাখিছিল, তেওঁ মাতৃত্বৰ দায়িত্বৰ পৰা আৰম্ভ কৰি বোৱাৰী,
0: মাতৃত্ব দেউৰক ৰাখিছিলে, বোৱাৰীক ৰাখিছিলে, নাতিনী শেষ নাতিনীটোলৈকে মায়ে যিখিনি কৰি দিছে বোৱাৰীয়ে স্বীকাৰ কৰিব লাগিব।
1: আৰু জীৱনৰ সেই কথাবিলাক তেওঁৰ গানৰ মাজত
0: সোমাই পৰিছে। আৰু মই আছিলোঁ মাৰ মানে বহুত বেলেগ ধৰণৰ এটা মানে সাহস, গতিকে সেই সাহসৰ বাবে আজি মাৰ দুটিমান মাৰ এটি গীত মই আজি কৰিছোঁ। আৰু তাৰ লগতে মাৰ অকণমান স্মৃতি সাঁচি থ'ব বিচাৰিছোঁ, এখন মানে একোকী স্মৃতি বুলি এখন মই মানে স্মৃতিগ্ৰন্থ ক'বলৈ মোৰ বেয়া লাগে। মাৰ কুকি শব্দ, এনেকুৱা ধৰণৰ শব্দবোৰ মায়ে ব্যৱহাৰ কৰে, গতিকে মই একোকী স্মৃতি বুলি মাৰ এখন স্মৃতিগ্ৰন্থ আকাৰত এতিয়া অকণমান সৰুকেই কৰিছোঁ, খুব সৰহ হৈছে। পিছলৈ মাৰ যিখিনি আছে ৰচিত, যিখিনি মাৰ বস্তু আছে, কৰ্মৰাজি আছে, সেইখিনি তাতে ইনক্লুড কৰি কিছু গীতো আছে মাৰ, সেই গীতখিনিও আমি আকৌ ভাবিছোঁ পিছত পাৰিলে আকৌ এইখিনিৰ লগত। এতিয়া এখন আৰম্ভ কৰিছোঁ, মানে এই সময়তে যদি এনেকুৱা হেৰিতে আৰম্ভ কৰা নাযায়, কাম এটা আৰম্ভ কৰিব নোৱাৰে, গতিকে এই আৰম্ভণিটো কৰিছোঁ। পিছত মাৰ যিখিনি গীত আছে বা এতিয়া মাৰ যিসমূহ ফটো আমি কালেক্ট কৰিব পাৰিছোঁ, সেই ফটোসমূহ সাঁচি ৰাখিছোঁ তাতেই। আজিলৈকে মই ওচৰতে আছোঁ, ঘৰখনৰ ওচৰে পাঁজৰে, গতিকে সন্ধিয়া হ'লে মই অহাটো এটা গতানুগতিক কাম। নাহিলে, দুদিন নাহিলে দাদাক হাহাকাৰ লগাই দিয়ে, ফোন কৰচোন, ফোন কৰ, তাই কিয় অহা নাই। আৰু মোৰ লগত যেতিয়া গাড়ীত মায়ে মই অকলে ফুৰিব যাওঁ, গান লগায় মোৰে মাৰে, মানে সেই আনন্দটো খুব বেলেগ ধৰণৰ। দুই এখন ফটো সাঁচি ৰাখিছোঁ, পালোঁ, কিন্তু চব সময়তো ফটো দুজনী গ'লে তোলা নহয়, কিন্তু মানে সেইখিনি সময় হোটেলত যে আমি দুজনী বহি চাহ খাওঁ, ইমান হাঁহো, এই মানে হাঁহো, মানে মা একদম বাচ্চাৰ নিচিনা হৈ গৈছে পিছত মানে। কিন্তু মাৰ লগত মানে সেইখিনি কথা পাতি খুবেই ভাল লাগে, ইমান আনন্দ, সেই সময়বোৰ খুব মিছ কৰোঁ। আৰু মানে কিবা এটা বস্তু না, ধৰা দাদা ব্যস্ত স্কুলত কৰে, বৈ চাকৰি কৰে, আনি দিব নোৱাৰে কিবা এটা, মোক যে কয় নহয় পিছ মই স্কুটিখন লৈ সেই বস্তুটো আনি দি থৈহে মই যাওঁ, মায়ে সেইটোৱে কয় যে মানে সেইটো লিখিছোঁ মই যে মাজনীক মানে চবকে ক'লেও বস্তুটো আহি নাপায়, মাজনীক ক'লে তিলিকতে আহি পায়,
1: সেইকাৰণে আপোনাক এটা শক্তি
0: মানে বেলেগ ধৰণৰ শক্তি। আৰু মই থাকিলে ভাল পায়, কিন্তু চব কথা কাম কৰিলে মোৰ পৰা লুকুৱাই, তই কাম কৰিছ নেকি, এনেকৈ ধৰোঁ মই আহি পেলাই, মাজনীক নক'বা দেই, মাজনীক নক'বা, সেইবোৰ মানে খুব ভাল লাগে মোৰ। এতিয়া মানে সেইখিনি বস্তুৱে মই মনত পেলাই ৰাখোঁ, মা ভালে থাকক য'তে থাকে। আৰু মাকতো আৰু পাহৰিব নোৱাৰে, কোনেও নোৱাৰে, নিশ্চয় নোৱাৰে, কিন্তু আৰু বহুত মা থাকোঁতেই বহুত কৰণীয় আছিল, সেইটো মই বহুত দুখ কৰোঁ এতিয়া মোৰ ভিতৰত মানে এইখিনি বহুত কষ্ট, মই সেই কষ্টখিনি মানে ইয়াৰ বছৰে আজি কঢ়িয়াই আছোঁ মই।
2: এই অনুষ্ঠানত এই আমি গোলাপ বৰাকো লগ পাইছোঁ, তেখেতো এজন শিল্পী।
3: মানে এই গৃহস্থীখনলৈ 1973 চনৰ পৰা 80 চনলৈ প্ৰায় আহি আছোঁ, মই দিগেন্দাৰ লগত বহোঁ আৰু তেতিয়া এই বৌক দেখা পাওঁ। কিন্তু তেতিয়া ঠিক 74-75 চনলৈকে কিন্তু ভিতৰি ভিতৰি যদি বৌয়ে গান লিখি আছিলে আমি নাজানো, কিন্তু পিছৰ ফালে গতিকে পিছৰফালে কিন্তু তেওঁ গান দুই এটা বাজিবলৈ জগদ্দাই সুৰ কৰিলে, তাৰপিছত দিগেন্দাৰ মুখত শুনিবলৈ পালোঁ, আৰু গানবিলাক ইমানেই সুন্দৰ হৈছিল, মানে উচ্চ মানদণ্ডৰ তেওঁ গীত, গতিকে পিছৰ ফালে তেওঁ গীতৰ স্তৰটো আৰু ওপৰলৈ উঠি আহিছিলে, গতিকে সেই সাধনাটো তেখেতে ৰাখি

0: আৰু সেয়ে হয়তো আজি তেখেতক আমি শুনিবৰ কাৰণে এই ঠাইত গোট খাইছোহি।
1: আপুনি তেখেতৰ গীত গাইছেনে বাৰু?
0: মই তেখেতৰ গীত এতিয়ালৈকে গোৱা নাই, তাৰমানে জগত দাই এটা সুৰ কৰি দিছিলে কিন্তু মই গাবলৈ নহ'ল। কিন্তু দিগেন্দাৰ মুখত, আবাৰ দিগেন্দাৰ বৌ মানে আমাৰ প্ৰগতি মহন্তৰ মুখত শুনিছোঁ তেখেতৰ গীত, আৰু কোন কোন শিল্পীয়ে গুৱাহাটীৰ পৰাও গাইছে, আপোনালোকৰ নগাঁও কেন্দ্ৰৰ পৰাও গীত শুনি আছে, কিন্তু গীতখিনি শুনি ভাল পাওঁ।
2: আকাশবাণী নগাঁও কেন্দ্ৰত কেইবাটিও অনুষ্ঠানত ৰেণু মহন্তই অংশগ্ৰহণ কৰিছিল। তেখেতে মোৰ প্ৰিয় গীত লগ পাওঁ হওক এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উপৰিও আকাশবাণী নগাঁও কেন্দ্ৰত নাম পৰিৱেশন কৰিছিল। আকাশবাণী নগাঁও কেন্দ্ৰৰ মোৰ প্ৰিয় গীত অনুষ্ঠানত ৰেণু মহন্তই অংশগ্ৰহণ কৰিছিল আৰু তেখেতৰ লগত কথা পাতিছিল সেই সময়ৰ ঘোষক চিদানন্দ দেৱগোস্বামীয়ে।
3: যেতিয়া দেখিছিলোঁ মেঘমুক্তিত গৰু গাড়ীখনত বিজু ফুকনে গৈ আছিলে, সেই চকাৰ চপক চপক চেওটোৰ লগত সেই গানটোৰ
4: ছন্দটো মিলি
3: গৈছে, সঁচাকৈ যেন ভগৱান মথুৰালৈ গৈছে।

0: সত্ৰত ডাঙৰ হোৱা ছোৱালী, মোৰ পিতৃকটো জানেই, তেতিয়াৰ পৰা আমি খোল তাল বৰগীত ঘোষা কীৰ্তন সকলো ধৰণৰ আমি সোৱাদ পাই আহিছোঁ। আমি আধা পাওঁ স্কুলৰ পাওঁতে বেলি হয় গাঁৱত ঘৰ, তথাপি তাৰ মাজেদি গধূলি প্ৰসংগ দিনৰ প্ৰসংগ সেই সুৱলা আকৰ্ষণটো, কিমান গীত আছে, কাক বেয়া বুলিম কাক ভাল বুলিম, কিছুমানৰতো কোনো গীতেই বেয়া নহয়, যেনেকৈ ভূপেন হাজৰিকাদেৱৰ কোনটো বেয়া, কিন্তু তাৰ মাজত মই খালি এইটোৱে বিচাৰোঁ, ভাষাৰ বিশৃংখল কৰি সুৰ দিলে প্ৰকাশ নাপায়।
1: বহুত গীত লিখিছে আপুনি।

গীতিকাৰ ৰেণু মহন্তৰ প্ৰথম মৃত্যুবাৰ্ষিকীত অনুষ্ঠিত স্মৃতিচাৰণ অনুষ্ঠানৰ এটি অনাতাঁৰ প্ৰতিবেদন শুনিলে। প্ৰতিবেদনটি যুগুতাই আগবঢ়ালে কিৰণ চন্দ্ৰ নাথ আৰু হিৰণ্যপ্ৰভা দিহিঙীয়াই, সহযোগ কৰিলে বিমান মজুমদাৰে। প্ৰতিবেদনটিৰ প্ৰযোজনা বেনৰী ইজুঙৰ। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে একে সময়তে অনুষ্ঠান শুনি আছে নিউজ অন AIR এপ আৰু www.akashbani.gov.in ৱেবছাইটযোগে। আকাশবাণী নগাঁও কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত অনুষ্ঠানৰ আগতীয়া তথ্যৰ বাবে আপোনালোকে আকাশবাণী নগাঁও ফেচবুক পেজটি ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব। শ্ৰোতাসকলে খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ 4গৰাকী মন্ত্ৰীক ডক্টৰ বিতৰণ কৰে। দেশত খনিজ তেল, ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। 30 মে'ৰ পূৰ্বে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে সকলো জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াক নিৰ্দেশ দিছে। নিৰ্বাচন আয়োগে দেশৰ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যায়ক্ৰমে বিশেষ পুংখানুপুংখ পুনৰীক্ষণ অৰ্থাৎ SIRৰ তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। বিগত 10 দিন ধৰি চলি থকা অনিশ্চয়তা আৰু উত্তেজনাৰ অৱসান ঘটাই কংগ্ৰেছে আজি VD Sathisanক কেৰালমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। অসম মণিপুৰ সীমান্তৰ জিৰিঘাটত আৰক্ষী আৰু মাদক দ্ৰব্য সৰবৰাহকাৰীৰ মাজত সংঘৰ্ষত যোৱা নিশা এজন ড্ৰাগছ মাফিয়াৰ মৃত্যু হয় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী নগাঁও। আগবঢ়োৱা হৈছে যুৱ ৰাগিনী অনুষ্ঠানটি।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোকলৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ অনুষ্ঠান যুৱৰাগিনী। প্ৰিয় শ্ৰোতাবন্ধু, আজিৰ যুৱৰাগিনী অনুষ্ঠানটি আগবঢ়াই নিবলৈ ষ্টুডিঅ'ৰ মজিয়াত মাইক্ৰফোনৰ সন্মুখত মই অভিলাষা বৈদ্যয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পলম নকৰি আহকচোন অনুষ্ঠানৰ মাজলৈ আগবাঢ়োঁ। প্ৰিয় যুৱবন্ধু, কিমাননো আৰু বসন্ত বা ফাগুনৰ কথা পাতিম। আহকচোন আজি আমি কথা পাতোঁ শৈশৱৰ বিষয়ে। এংকৰি বেংকৰি ওলাই অহা লাহে কৰি বগে সেৱা কৰি যায়, আচলতে এনে কিছুমান কবিতা বা গীতৰ কলিৰ মাজত আমি আমাৰ শৈশৱৰ মধুৰ স্মৃতি আজিও মনত কঢ়িয়াই ফুৰিছোঁ। নাৰবাট পাভ মাছ আৰু এটি কাছ, বাৰ টকাত কিনি আনি কিয় বাৰু নাচ, এইসমূহ হৈছে আমাৰ শৈশৱৰ কবিতা। বহু গভীৰ বা অৰ্থবাহী নহয় যদিও উঠৰ কোণত হাঁহি বিয়পাব পৰা, লগতে বাৰে বাৰে আওৰাবলৈ মন যোৱা আমাৰ মনৰ কবিতা। আহকচোন যুৱবন্ধু, শৈশৱক সুঁৱৰি অনুষ্ঠানৰ এইখিনিতে আমি শুনো এটি গীত। গীতৰ কথা বিষ্ণুপ্ৰসাদ ৰাভা, কণ্ঠদান কৰিছে সন্ধ্যা মেননে।

জীৱনৰ আটাইতকৈ সোণোৱালী কাল হ'ল শৈশৱকাল। মোক বা আপোনালোকক যদি কোনোবাই প্ৰশ্ন কৰে জীৱনৰ ভাল লগা সময় কোনখিনি আছিল বুলি, বিনা দিগদাই হয়তো আমি উত্তৰ দিম শৈশৱৰ সময়খিনি বুলি। প্ৰিয় যুৱবন্ধু, পখিলা খেদি পখিলাৰ পিছে পিছে উৰি ফুৰা সময়ৰ পৰা সোণ পৰুৱা বিচাৰি চলাথ কৰাৰ সময়লৈকে এক নিৰ্ভেজাল মৰম বুকুত লৈ

উৎসৱৰ জটিলতাৰ পৰা আঁতৰি অকল ধেমালি কৰাৰ সময় আছিল শৈশৱ। কেতিয়াবা বাৰে বাৰে মনত পৰেনে বাৰু সমনীয়াৰ সৈতে গছত উঠা, লুকা ভাকু খেলা, কাগজৰ নাও, ঢকুৱাৰ গাড়ী সজাই খেলা, চাইকেলৰ টায়াৰেৰে গাড়ী চলোৱা, স্কুলৰ গৰমৰ বন্ধত মামাৰ ঘৰলৈ যোৱা সময়বোৰ চাগে আজি আৰু অলপ নষ্টালজিক হৈ পৰিছে, নহয় জানো যুৱ বন্ধু? কথাখিনি আৰু অলপ নষ্টালজিক কৰিবলৈ আহকচোন এইখিনিতে শুনো জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

আশা কৰিছো যুৱবন্ধু আপোনালোকে গীতটি শুনি শৈশৱৰ স্মৃতি ৰোমন্থন কৰিছে। ঠাণ্ডা দিনত ৰাতিপুৱা দুকমুকালি সময়ত চাইকেলৰ পেডেল মাৰি মাৰি টিউচনলৈ যোৱা, স্কুলত ছাৰে অংক নোৱাৰিলে চেকনিৰে পিটা, দিনবোৰ বৰ্তমানৰ

আধুনিকতাৰ পৃথিৱীৰ পৰা সম্পূৰ্ণ বেলেগ আছিল। নিৰ্ভেজাল আছিল সেই সময়ৰ শৈশৱ। প্ৰিয় যুৱবন্ধু, স্কুলৰ অনুষ্ঠানসমূহ যেনে ৰাভা দিৱস, বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস বা শিক্ষক দিৱস আদিত গান, কবিতা লগতে নৃত্য গীতত অংশগ্ৰহণ কৰাও আছিল শৈশৱৰ এটি ৰোমাঞ্চকৰ পৃষ্ঠা। প্ৰিয় যুৱবন্ধু, আহকচোন এইখিনিতে শুনো জুৰি বৰুৱাৰ কণ্ঠৰ এই গীতটি।

ইমানপৰে আপোনালোকে শুনিলে জুৰি বৰুৱাৰ কণ্ঠৰ গীতটি। নষ্টালজিক কৰা শৈশৱৰ এই দিনবোৰৰ কথা বাৰু আমি সদায় মনত ৰাখিম। প্ৰিয় যুৱবন্ধু, হয়তো বৰ্তমান আপোনালোক বহুতো এই সন্ধিয়াৰ সময়খিনিত দিনটোৰ ব্যস্ততাবোৰ সামৰি অলপমান সময় নিজৰ লগত কটাব বিচাৰে। এই নিজৰ লগত কটোৱা সময়খিনিত দিনটোৰ শেষত ভাগৰুৱা মনটোক সকাহ দিব পৰাকৈ আপোনালোকলৈ আগবঢ়াইছোঁ অংগৰা।

আপোনালোকে ইমান পৰে শুনিলে অংগৰাগ পাপন মহন্তৰ কণ্ঠৰ গীতটি। প্ৰিয় যুৱবন্ধু, সময়ে যিহেতু ইংগিত দিছে আজিৰ যুৱৰাগিনী অনুষ্ঠানৰ পৰা মই অভিলাষা বৈদ্যই বিদায় লোৱাৰ সময় আহি পৰিছে। আকৌ লগ পাম এটি নতুন সন্ধ্যাত এটি নতুন অনুষ্ঠানৰ সৈতে। অনুষ্ঠানৰ শেষত আপোনালোকলৈ আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি। আশা কৰিছোঁ আপোনালোকে গীতটি শুনি ভাল পাব, লগতে শুনি থাকিব আকাশবাণী নগাঁও। ধন্যবাদ।

শ্ৰোতাসকলে ইমান পৰে যুৱ ৰাগিনী অনুষ্ঠানটি শুনিলে অভিলাষা বৈদ্যৰ সৈতে। অনুষ্ঠানটিৰ প্ৰযোজনা নিশা বৰুৱাৰ। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াবলৈ লৈছো অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানটি। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানত আজি আমি পোনপটীয়াকৈ আপোনালোকৰ লগত কথা পাতিম। আপোনালোকে ক'ৰ পৰা, কোনে আমাৰ অনুষ্ঠান শুনি আছে, আপোনালোকৰ নাম আৰু ঠিকনাসহ লিখি পঠিয়াওক। আমাৰ ফোন নম্বৰ 9435053214। পুনৰ কৈছো 9435053214। প্ৰিয় শ্ৰোতা, আজি আপোনালোকৰ বাবে মই হিৰণ্যপ্ৰভাই লৈ আহিছো এমুঠি সুমধুৰ গীত। তেন্তে আহক, পলম নকৰি আমি আৰম্ভ কৰোঁ অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানটি। প্ৰিয় শ্ৰোতা, ইচ্ছা কৰিলেই আপুনিও বাধাৰ বিশাল পৰ্বত খেলাৰঙে অতিক্ৰম কৰিব পাৰে। একানপতীয়াকৈ লাগি থাকক, অহৰহ চেষ্টা চলাই যাওক, আৰু সিয়ে আপোনাক লৈ যাব সাফল্যৰ শিখৰলৈ। আৰু আপুনি যদি কেতিয়াবা কোনো জটিল পৰিস্থিতিত পৰে, তেন্তে কেতিয়াও হাৰ নামানিব। নিজৰ মানসিক চিন্তা শক্তিৰে অৱস্থাৰ নিয়ন্ত্ৰণ কৰক, আপুনিও বিচাৰি পাব সাফল্যৰ পোন বাট। নিজৰ বাটৰ এন্ধাৰ নিজৰ মানসিক জ্যোতিৰে পোহৰাই তোলক। এয়া আগবঢ়াবলৈ লৈছো অনুষ্ঠানৰ প্ৰথমটি গীত। দীপজ্যোতি বোলছবিখনৰ এই গীতটিৰ কণ্ঠশিল্পী দীপেন বৰুৱা আৰু সংগীসকল।

আশা ৰাখিছোঁ শ্ৰোতাসকলে গীতটি শুনি নিশ্চয় ভাল পালে। ইতিমধ্যে বহুকেইজন শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি থকাৰ কথা আমাক জনাইছে। আমি তেওঁলোকৰ নাম ক'ব খুজিছোঁ। সৰাগাঁৱৰ পৰা দাদু মেধিয়ে অনুষ্ঠান শুনি আছে। আজি প্ৰথমটো ফোন কল মই তেখেতৰে ৰিচিভ কৰিছোঁ, ধন্যবাদ জনাইছোঁ। প্ৰথমজন সদায় যিহেতু বিশেষ, আমাৰ অনুষ্ঠান শুনি থাকিব, মন্তব্য প্ৰেৰণ কৰি থাকিব। অনুষ্ঠান শুনি আছে আমাৰ নিয়মীয়া শ্ৰোতা ডুমডুমীয়া সত্ৰৰ পৰা মৃদুল নাথে। তেখেতে সদায় আমাৰ অনুষ্ঠান শুনে, মন্তব্য প্ৰেৰণ কৰি থাকে। আজি জনাইছে যে তেখেতৰ ৰেডিঅ'টো অকণমান বেয়া হৈছে। আপোনালোকে আপুনি ৰেডিঅ'টো ভাল কৰাই চাব, যদি ভাল নহয় তেতিয়াহ'লে আপোনাৰ ফোনটোত চাবচোন। সৰু ফোন হওক ডাঙৰ ফোন হওক, প্ৰতিটো ফোনতেই FM থাকে প্ৰায়ে। আপুনি এবাৰ ফোনটোত চাবচোন, যদি আছে তেতিয়াহ'লে আপুনি ফোনতেই শুনিব পাৰিব। নতুবা আপুনি খুব কম মূল্যত অনলাইনো আপুনি অনলাইন ব্যৱস্থাৰেও আপুনি কিনিব পাৰিব। ধন্যবাদ জনাইছোঁ আমাৰ নিয়মীয়া শ্ৰোতা মৃদুল নাথক। অনুষ্ঠান শুনি আছে দুৱনী মৰিগাঁৱৰ দুৱনী গাঁৱৰ পৰা জিন্তু বৰদলৈয়ে, লগতে প্ৰয়াত ৰেণু মহন্ত বাইদেউৰ অনুষ্ঠানটি শুনি খুবেই ভাল লাগিল। আকাশবাণী নগাঁও কেন্দ্ৰক ধন্যবাদ জনাইছোঁ। এই মেছেজটি হোৱাটছএপযোগে আমালৈ লিখি পঠিয়াইছে ৰণথলীৰ পৰা তৰুণ বৰুৱাই। ধন্যবাদ জনাইছোঁ, আপোনাৰ মন্তব্যটিয়ে আমাক যথেষ্ট উৎসাহিত কৰিছে। পুনৰ এটি হোৱাটছএপৰ পৰা মেছেজ লৈছোঁ। আজি ৰেণু মহন্ত বাইদেউৰ বিষয়ে বহুতো কথা জানিলোঁ। কিৰণ চন্দ্ৰ নাথ আৰু হিৰণ্যপ্ৰভালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ পৰিয়ালটিলৈ আমি শ্ৰদ্ধা জনাইছোঁ। আৰু আমাৰ অঞ্চলৰো এনে ব্যক্তিৰ এনে অনুষ্ঠান শুনিবলৈ পালে ভাল পাম। কলিয়াবৰৰ পৰা বসন্ত ডেকা, ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ কথাখিনিক আমি গুৰুত্ব সহকাৰে লৈ নিশ্চয় আমি নগাঁও কলিয়াবৰ আমাৰ আশে পাশে থকা অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ জীৱনভিত্তিক অনুষ্ঠান আপোনালোকলৈ আগবঢ়োৱাত আমি নিশ্চয়কৈ সহযোগ কৰিম। আশা ৰাখিছোঁ এই ক্ষেত্ৰত আপোনালোকেও আমাক সহযোগ কৰিব। পুনৰ কেইটামান মই নাম ল'ব খুজিছোঁ, বহুত মেছেজ আহি আছে। মোৰ নাম অৰূপ নাথ, মই ক্লাছ 8 পঢ়োঁ, মই আপোনালোকৰ অনুষ্ঠান শুনি আছোঁ। ধন্যবাদ জনাইছোঁ অৰূপ। সন্ধিয়া 6 বজাৰ অসমীয়া বাতৰিৰ পৰা এতিয়া পৰ্যন্ত ৰেডিঅ' অফ নোহোৱাকৈ ৰন্ধা বঢ়া কামো চলাই আছোঁ। আজি কঁঠালৰ

ৰাতিৰ আঞ্জা বনাইছোঁ, পাৰিলে আপোনালোকে, তেওঁ গানৰ অনুৰোধ এটাও জনাইছে, মামনি হাজৰিকা দক্ষিণ সূতাৰ গাঁৱৰ পৰা। ধন্যবাদ জনাইছোঁ আমাৰ নিয়মীয়া শ্ৰোতা মামনি হাজৰিকা বাইদেউলৈ। আমি যিহেতু আজি সুৰলহৰী অনুষ্ঠানটি বিশেষ এটা কাৰণত আপোনালোকলৈ আগবঢ়াব নোৱাৰিলোঁ, গতিকে আমি অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানটি আগবঢ়াইছোঁ। গতিকে আজি আপোনালোকলৈ অসমীয়া বোলছবিৰ কেইবাটিও গীত লৈ আহিছোঁ, আশা কৰিছোঁ আপোনালোকে শুনি ভাল পাব। নমস্কাৰ, মোৰ নাম মমতাজ, মই মেলেকাডিঙৰ পৰা কৈ আছোঁ। মই আকাশবাণীৰ নিয়মীয়া শ্ৰোতা, আপোনালৈ ধন্যবাদ জনাইছোঁ। মই পৃথিৰাজে কৈছোঁ, পৃথিৰাজ আমাৰ নিয়মীয়া শ্ৰোতা। পৃথিৰাজ, কি খবৰ, ভালে আছানে? আৰু এটা মেছেজ লৈছোঁ, নমস্কাৰ হিৰণ্যবা, মই শেনচোৱাৰ পৰা বৰ্ণালী দেৱীয়ে কৈছোঁ, তোমাৰ খবৰ ভালনে? মই এইটো অনুষ্ঠানৰ কাৰণে অপেক্ষা কৰোঁ, এতিয়া অনুষ্ঠান বৰ ভাল লাগিছে, ধন্যবাদ জনাইছোঁ। আমিও এইদৰেই আপোনালোকৰ মন্তব্যলৈ আমি অপেক্ষা কৰি থাকোঁ। বৰ্ণালী বাইদেউলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকলৈ আগবঢ়াব লৈছোঁ অনুষ্ঠানৰ পৰৱৰ্তী গীত, এয়া মইনাজান বোলছবিখনৰ খগেন মহন্ত, অৰ্চনা মহন্ত আৰু নিকুঞ্চলতা মহন্তৰ কণ্ঠৰ গীতটি আগবঢ়াইছোঁ। আশা ৰাখিছোঁ আপোনালোকে নিশ্চয়কৈ শুনি ভাল পাব।

শ্ৰোতাসকলে আজিৰ অনুষ্ঠান শুনি আছে হিৰণ্যপ্ৰভাৰ সৈতে। আৰু কেইগৰাকীমান শ্ৰোতাৰ নাম ল'ব খুজিছোঁ। ৰহা কটকী গাঁৱৰ পৰা মুকুট ডেকা আৰু সবিতা ডেকাই একেলগে অনুষ্ঠান শুনি আছে। তেওঁ জনাইছে যে ৰেডিঅ' হেনো তেওঁৰ জীৱনৰ লগৰী। জীৱনৰ লগৰী ৰেডিঅ'ৰ পৰা আপোনালৈ আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, লগতে শুভেচ্ছা জনাইছোঁ। আৰু আপোনাৰ মন্তব্যটিয়ে সঁচাকৈ আমাক যথেষ্ট উৎসাহিত কৰিছে। আশা ৰাখিছোঁ আমি আপোনাৰ মনোগ্ৰাহী হোৱাকৈ অনুষ্ঠান এইদৰে প্ৰচাৰ কৰি থাকিব পাৰোঁ আৰু আপুনিও আমালৈ সুন্দৰ সুন্দৰ মন্তব্য আগবঢ়াই থাকিব। গা সজোৱাৰ পৰা অনিৰুদ্ধ ডেকা, তেওঁ আমাৰ নিয়মীয়া শ্ৰোতা, তেখেতেও অনুষ্ঠান শুনি আছে, ধন্যবাদ জনাইছোঁ। দণ্ডুৱাৰ পৰা দুদুল ডেকাই অনুষ্ঠান শুনি আছে। মাছপাথৰীৰ পৰা জিনাশী

শইকীয়া, নগাঁৱৰ ইলা দেৱী বাইদেউ, আমি আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকৰ খবৰ কেনে সেই কথাও আমাক জনাই থাকিব। এটি হোৱাটছএপ যোগে মেছেজ লৈছোঁ। মই কুসুম বৰাই বহুদিনৰ পাছত আপোনালোকলৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ। বিদ্যালয় আৰু ঘৰুৱা ব্যস্ততাত বাৰ্তা পঠাব পৰা নাছিলোঁ, তাৰ বাবে বেয়া নাপাব। কিন্তু ৰেডিঅ' আমাৰ ঘৰত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বাজি থাকে আৰু আপোনাৰ অনুষ্ঠান আমাৰ বেছি প্ৰিয় আৰু সদায়ে শুনো। আপোনাৰ লগতে অনাতাঁৰ কেন্দ্ৰও যেন সদায় ভালে থাকক। যদি সম্ভৱ হয় যিকোনো পুৰণি অসমীয়া গীত এটি শুনাই দিলে যথেষ্ট ভাল পাম। বহুদিনৰ পাছত কুসুম বৰা বাইদেউৰ মন্তব্যটি পাই সঁচাকৈয়ে মই মনত কিমান শান্তি পাইছোঁ আপোনালোকক মই বুজাব নোৱাৰোঁ। প্ৰায়ে আমি অনুষ্ঠান পৰিৱেশন কৰি আছোঁ। আচলতে নিয়মীয়া শ্ৰোতাসকলৰ নামসমূহ মোৰ মনত ৰৈ গৈছে, আপোনালোকৰ মন্তব্যসমূহো মোৰ মনত ৰৈ গৈছে। গতিকে তাৰ মাজতেই কুসুম বৰা বাইদেউৰ নামটো মই বহুদিন পোৱা নাছিলোঁ, বহুদিন তেওঁৰ মনৰ খবৰ পোৱা নাছিলোঁ। তেওঁ ঠিকে আছেনে এই বিষয়ে মই জানিবলৈ খুব উৎসুক হৈ আছিলোঁ আৰু বাইদেউৰ মেছেজটো পাই আজি সঁচাকৈয়ে মই পৰম শান্তি লভিছোঁ। এইদৰে আপোনালোকে অনুষ্ঠান শুনি থাকিব, আপুনি কুশলে থাকক, ভালদৰে থাকক। কৰ্তব্যৰ মাজতো যে আমাৰ অনুষ্ঠান শুনিছে তাৰ বাবে আপোনালৈ কৃতজ্ঞতা জনাইছোঁ। পুনৰ এটি মেছেজ লৈছোঁ। ওপৰ ডুমডুমীয়া সত্ৰৰ পৰা কুশল ডেকা আৰু গীতাঞ্জলি ডেকাই শুনি আছোঁ। তেওঁ এটা খুব সুন্দৰকৈ ভিডিঅ' কৰি দিছে, ধন্যবাদ জনাইছোঁ দেই আমাৰ নিয়মীয়া শ্ৰোতা তেওঁলোক। আপোনালোকৰ খবৰ কেনেকুৱা আমাক জনাব। আৰু এটি মেছেজ ল'ব খুজিছোঁ। নগাঁৱৰ ৰেডিঅ'ৰ সকলো অনুষ্ঠান মোৰ প্ৰিয়, আপোনজনৰ বিবাহত মই একোটা ৰেডিঅ' উপহাৰ দিওঁ। ইমান সুন্দৰ বাৰ্তা এটি তেওঁ আমালৈ পঠাইছে। তেখেতৰ নামটো ভূপেন কুমাৰ দাস, তেওঁ আমাৰ নিয়মীয়া শ্ৰোতা। বিবাহ অনুষ্ঠানবিলাকত ৰেডিঅ' এটা উপহাৰ দিয়াটো কিমান ভাল লগা কথা আৰু কিমান সুন্দৰ এটা বাৰ্তা, আপোনালোকেই চিন্তা কৰকচোন। আপোনালৈ আমি ধন্যবাদ জনাইছোঁ। মই আৰু মা শ্ৰী ৰীণা বৰাই একেলগে ৰেডিঅ' অনুষ্ঠান শুনি আছোঁ। অসমীয়া গীতৰ অনুষ্ঠানটি শুনি ভাল লাগে। মই নিয়মীয়া শ্ৰোতা গগন বৰা জাগিয়াল গাঁৱৰ, ধন্যবাদ জনাইছোঁ আপোনাক। আশা ৰাখিছোঁ আজিৰ গীত গীতি শুনিও আপোনালোকে ভাল পাইছে। নমস্কাৰ, মোৰ নাম মমতাজ। মমতাজে আপোনালোকৰ অনুষ্ঠান শুনি ভাল লাগি আছে বুলি লিখি পঠিয়াইছে, ধন্যবাদ জনাইছোঁ। পুনৰ সময় হ'ল এটি গীত শুনাৰ। আগবঢ়াইছোঁ বোৱাৰী বোলছবিখনৰ মহানন্দ মজুমদাৰ বৰুৱাৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে আশা রাখিছো গীতকেটি শুনি নিশ্চয় ভাল পাইছে। সময়ে ইঙ্গিত দিছে অনুষ্ঠান সামৰিব লাগিব। কথা আৰু গীতৰ মাজেৰে কেনেকৈ সময়বোৰ পাৰ হৈ যায় গমকি পোৱা নাযায়। অনুষ্ঠান শুনি আছে মৰিগাঁও জাগীৰোডৰ পৰা পবিন ডেকাই, অমৃত কোঁৱৰ, সোণমাই বৰদলৈ, নিৰুৎপল দুৱৰা, আটাইলৈকে আমি ধন্যবাদ জনাইছোঁ। আৰু বহুজনে অনুষ্ঠান শুনি আছে, আমি তেওঁলোকৰ নামসমূহ পৰৱৰ্তী সময়ত কৈ যাম। বহমপুৰৰ পৰা মোৰ নাম প্ৰিয়া বৰা, ধন্যবাদ জনাইছোঁ এইদৰে আমাৰ অনুষ্ঠান শুনি থাকিব। অলপ দেৰি হ'ল চাগে, মই ৰাজু বৰা মজুমদাৰ মৰিগাঁৱৰ পৰা শুনি আছোঁ, ধন্যবাদ জনাইছোঁ বাইদেউ, আপুনিও আমাৰ নিয়মীয়া শ্ৰোতা। অকণমান পলম হ'ল কিন্তু অনুষ্ঠানটি সামৰিব হ'ল, পৰৱৰ্তী অনুষ্ঠানসমূহ আপোনালোকে শুনি থাকক, আমি ধন্যবাদ জনাইছোঁ আপোনালোকক। আৰু আজিৰ অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানটি আপোনালোকলৈ সজাই আনিলোঁ মই শিৰণপ্ৰভাই, আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছোঁ। কণ্টেক্ট পাছতে আপোনালোকে সমাচাৰ সন্ধ্যা আৰু 9 বজাত নিউজ এট 9 শুনিবলৈ পাব।

0: শ্ৰোতাসকলে ইমান পৰে লীলা গগৈ ৰচিত গীত শুনিলে। গীত দুটিৰ কণ্ঠশিল্পী আছিল ৰাণী দাস আৰু বন্দনা দত্ত। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও।
1: जन जन का रखे ध्यान टीबी मुक्त भारत अभियान। जन जन का रखे ध्यान टीबी मुक्त भारत अभियान।
2: निक्षय मित्र तो हम सबका साथ निभाते। टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जीत और टीबी की हार।
3: निक्षय मित्र, इस अभियान ने एक बड़े चैलेंज से निपटने में टीबी के मरीजों की बहुत मदद की है। आपको जानकर हैरानी होगी, हमारे देश में 10-12 साल के बच्चे भी निक्षय मित्र बनकर टीबी के खिलाफ लड़ाई को आगे बढ़ा रहे हैं।
1: जन जन का रखे ध्यान टीबी मुक्त भारत अभियान।
2: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
4: বেগেতে টিফিন প্যাক করা, রাজু মোবাইল এরা।
5: আরে বাইদেউ, ব্যাংকর নম্বর লাগে, রিফান্ড অহাই নাই। পাই গলো, এতিয়াই কল করো বাইদেউ।
4: নম্বর পরীক্ষা নকরাকৈ প্রবঞ্চকে প্রায় ব্যাংকর ভুয়া ওয়েবসাইট আর জাল নম্বরের হইতে পয়সার কারণে ঠকবাজি করে।
5: তেন্তে সঠিক নম্বর তো
4: ব্যাংকর অফিসিয়াল ওয়েবসাইট বা কার্ডত।
5: আপনি তো বসাই দিলে বাইদেউ,
4: কামর পড়া নহয়।
6: আরবিআই কয়
7: সঠিক বিত্তীয় আচরণে আপনার বসাই রাখে।
0: এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
8: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জেন্তি ৰাণী ডেকা। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ 4গৰাকী মন্ত্ৰীক ডক্টৰ বিতৰণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলিক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ তথা চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয়। অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বৰক পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব দিয়াৰ লগতে অজন্তা নেওগক পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ দায়িত্ব প্ৰদান কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে কালি অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ অন্যান্য জিলাত আজি আৰু অহা 2-3 দিনলৈ বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বৰষুণৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ঠাইত পানী জমা হোৱা আৰু ভূমিস্খলনৰ আশংকা কৰি জিলা কৰ্তৃপক্ষ তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে তাৎক্ষণিক সঁহাৰি ব্যৱস্থা সাজু কৰি ৰাখিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰীৰ জনসাধাৰণক যাৱতীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ অধীনত 2026-27 শিক্ষাবৰ্ষৰ বাবে প্ৰথম বৰ্ষৰ ডিগ্ৰী পাঠ্যক্ৰমত নামভৰ্তি CET AAU 2026ৰ মেধা তালিকাৰ ভিত্তিত অনুষ্ঠিত হ'ব। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ বি কে শৰ্মাই আজি এই কথা প্ৰকাশ কৰে। এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীৰ সমূহীয়া প্ৰৱেশ পৰীক্ষা যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব। অসম কৃষি বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.aau.ac.in আৰু অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.abfu.ac.in

শিক্ষাৰ্থীসকলে অনলাইন আবেদনপত্ৰ আৰু তথ্যপুথি লাভ কৰিব। যোগ্যতাৰ মান, পৰীক্ষাৰ সূচী, আবেদন প্ৰক্ৰিয়া আৰু অন্যান্য নিৰ্দেশনা সম্পৰ্কীয় তথ্যৰ বাবে প্ৰাৰ্থীসকলক এই ৱেবছাইট নিয়মীয়াকৈ অনুসৰণ কৰিবলৈ কৰ্তৃপক্ষই আহ্বান জনাইছে। যোৰহাট জিলাৰ ভূমি ৰাজহ শ্ৰেণী বিভাজন সম্পৰ্কীয় প্ৰস্তাৱসমূহ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ প্ৰস্তাৱিত

0: মণ্ডলৰ বিভাগীয় বন বিষয়াই আজি জাৰি কৰা জাননীত পৰ্যটকৰ সুৰক্ষাৰ স্বাৰ্থত অহা 25 মে'ৰ পৰা সাময়িকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন কাৰ্যসূচী বন্ধ থকাৰ কথা উল্লেখ কৰে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: আকাশবাণী নগাঁও, আমাৰ এতিয়াৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন যোগে যোগে, ৰচনা লক্ষ্যধৰ চৌধুৰীৰ, প্ৰযোজনা মীৰা দাসৰ। এয়া শুনক যোগে যোগে।

0: 노악한 그릇은 누르리 못해 마노.
1: 아프니? 아프리카 미사일세.
2: 아프낙.
1: 뭐?
2: 겨, 아슬 털제?
1: 아프낙 좀 쓰니 보네?
2: 나때 기홀, 쓰니 보네 또 아프니 이부 벗어나 거래?
1: 나허이. 아프는 누구 그게 올라지옥?
2: 이 프라 어느 그럼 뭐틱 이티에 굴고 놀림. 딸바베 뭐 개마 미사일수. 허물 아프나 오늘 뭐 미쳐럭하 그림.
1: 댄테 아프는 나자이?
2: 틱 나자오 너허이. 뭐네 티다세 잠은 놀림.
1: 겨?
2: 호, 로봇은 뭐걸 후스들 흘러보려 디옥? 잠 너허이? 머리에 타기 보려 하나이? 이래도 뭘 걸 너허이? 어버세 이걸 아프나 오늘 너허이. 아프니 와더히 모이 와더히. 아프니 어버스 전모파얏 아로히 루페아세 모에 니칼 가르네
1: 아프니 에브로 어반저 키 볼여 기세 에티 모어 가노 하이 칼 가림 발에 판에 아빠 올라자
2: 모 아프낙 아고테 고수 모 에티 이 거리 잡아 모아로
1: 테티 아 하나만 마누마티 아프낙 졸 거이 거 아빠 올리에딤
2: 마누마티 보?
1: 어 마팀 또?
2: 마누마티 마톡 라길로 범마 비치노 모하서럭 마톡
1: 긴두
2: 폴리스 나 마티 보
1: 긴두 에이 컨제 폴리스 어리 거 야 폴리스 에 타게?
2: 아프니 폴리스 내기
1: 모이 켜 폴리스 함 मोर देवता पुलिस तो हमारे ना पुलिस ना है पुलिस साहब डीएसपी
2: ओ देखे तो नाम
1: जोगेंद्र नाथ बोरा
2: ओ ठीक है से मैं अपना उन्हें रखा करूँ मैं निजे इतने उलाई जाम यार बोरा
1: इतने ना जाओ इतने उलाई जाम ये बो की कथा आपने जाबन वाले
2: किंतु मैं तो यार थके बन वाले
1: मैं कोई से आपने जाबन वाले
2: किंतु मैं जो जाबू लगी बो पुलिस और गलत थके ले मोड़े लोग को खुबाना पाए
1: पुलिस ईमान घृणार पात्र ने हेलो ओ देवता ने की ओ मैं मामूनी कुछ ओ की मिडुल का कुछ ठहर पड़े से की कुले पोमाल बाहर ठीक आसे ओ मैं हॉकलू रेडी करी थम आज बजट ओ ओके
2: कार फोन
1: देवता
2: मने कौन ठहर पड़े
1: मिडुल
2: का कुटे किधर कौन ठहर पड़े
1: क्यों আপনি মিডুল কাকতিক সিন না পায়
2: না পাও তেও কি করে
1: মিডুল কাকতি ফেরার ভারত ত্যাগ আন্দোলনের একজন নেতা সমগ্র অসমে তেওঁ নাম জানে আপনি দেখিছ
2: কিয় মিডুল কাকতিক নিছিলে মহাভারত অশুদ্ধ হয় নেকি
1: বাতৰি কাকতৰ পাতে পাতে মিডুল কাকতিৰ নাম সরকারে তেওঁ ধৰিবলৈ কিমান যত্ন কৰিছে তেওঁ ধৰি দিলে পাঁচ হাজাৰ টকা পুৰস্কাৰ দিব বুলি চৰকাৰে ঘোষণাও কৰিছে
2: আপুনি ধৰিবলৈ যত্ন কৰিছে নে নাই
1: কিয় কৰিম মই তেওঁক শ্ৰদ্ধা কৰো তেওঁৰ সাহসৰ কথা শুনি সকলো দেশপ্ৰেমী প্ৰেমিকাৰে গা শিয়ৰি উঠে তেওঁ কি কৰিছে জানে উত্তৰ পাৰ তালাচী চলাই তেওঁক ধৰি আনিছিল কিন্তু জাহাজেৰে পাৰ কৰি পুলিচৰ গাড়ীত উঠাব খোজোতেই তেওঁ পলাল
2: পুলিচ চাহাবে কি ঘাঁহ কাটিছিল ধৰা আছনি হাতৰ পাজে পলাই
1: সেইটোৱেইতো মিডুল কাকতিৰ বিশেষত্ব তেনেকে তেওঁ তিনি চাৰিবাৰ পুলিচৰ চকুত ধূলি দি পলাই সাৰিছে
2: এক নম্বৰ পলৰীয়া মই দেখিছো তেওঁ এজন বিপ্লৱী নহয় এজন কাৱাৰ্ড কাপুৰুষ
1: জি জি তেনেকে নকব ব্ৰিটিছ চৰকাৰে তেওঁ দেশপ্ৰেমৰ ত্যাগক সন্মানৰ চকুৰে চাই
2: চাব নোৱাৰিছে
1: এতিয়া আঠ বজাৰ লগে লগে দেউতা আহিব মোক তেওঁ মিল তৈয়াৰ কৰিবলৈ কৈছে ৰব মই বন্ধুৰ আমাক কৈ আহোঁ
2: যাওক মই তেন্তে বিদায়হে লওঁ
1: কলৈ
2: কলৈ আপোনাক কিয় লাগে যলৈকে ভৰি নিয়ে তলৈকে যাম
1: কিন্তু আপোনাৰ পৰিচয়
2: পৰিচয় লৈ কি হব আপুনি দেখোন মোক বাৰে বাৰে ওলাই যাবলৈ হুকুম দি আছে

0: যাব বিচাৰোতে পৰিচয় বিচাৰিছে। যদি মোৰ পৰিচয় পাই আপুনি চক খাই উঠে কি হ'ব?
1: আপোনাৰ কথাবোৰ শুনি মোৰ বৰ ভাল লাগিছে। আপুনি বৰ ৰসিকতা কৰিব জানে। আপোনাৰ পৰিচয় দিয়কচোন।
0: মই সেই মৃদুল কাকতি।
1: মৃদুল কাকতি?
0: এখন জাল ফালি আন এখন জালত পৰিছোহি। ডি এছ পি চাহাবৰ হাতৰ পৰা পলাই এতিয়া তেওঁ জীয়েকৰ হাতত পৰিছোহি। মোক পুলিচৰ হাতত গতাই দি 5,000 টকা পুৰস্কাৰ লওক।
2: কাৰ লগত কথা পাতিছ মামণি?
1: মা, প্ৰণৱ দা আহিছে। আপুনি এতিয়া প্ৰণৱ চলিহা আৰু মই মামণি। আপুনিৰ ঠাইত সম্বোধন কিন্তু দুয়ো তুন্দি। আহকচোন, আহক, আমাৰ আলহী কোঠাতে সোমাওকহি। আহক।
2: কতা প্ৰণৱ বোপা আহিছিল বুলিছিল নহয়, কলৈ গ'ল?
1: গেষ্ট ৰুমত। আজি বোলে 4 নিশা খোৱাই নাই, বোম্বাইৰ পৰা ৰেলত আহিছে, মিলিটেৰীৰে ভৰা, গোটেই বাট বোলে থিয় হৈ আহিছে জানা। এতিয়া 2 ঘণ্টা শুই লৈহে বোলে তোমাক দেখা কৰিব।
2: হয়নে? এই মিলিটেৰীবোৰে দেখিছোঁ আমাৰ সকলো শেষ কৰিলে, কি যে যুদ্ধখন লাগিল।
1: মা, দেউতাক বোলে 8 বজাত খাবলৈ দিব লাগিব। মৃদুল কাকতিখিনি ধৰিছিল, ফেৰীঘাটৰ পৰা পলাল, দেউতা হেনো আহিয়ে আকৌ ৰাতিটোৰ কাৰণে ওলাই যাব।
2: ৰন্ধা বঢ়া হৈছে জানো?
1: সেয়া দেউতা বোধ কৰি আহিলে।

0: আজি প্ৰণৱ বোপা আহিছে বোম্বাইৰ পৰা। এইবাৰ কিন্তু কামটো খাটাং কৰিব লাগে।
1: কেতিয়া পালেহি সি?
0: সন্ধিয়াৰ লগে লগে আহিয়ে শুই পৰিছে। বাটত চাৰিদিন চাৰিনিশা হেনো শুবই পৰা নাই। আপুনি এবাৰ মাত দি গ'লে ভাল হ'ব নেকি?
2: মায়ে যে আৰু কি কথাবোৰ কয়, এতিয়া জিৰাইছে কিয় আমনি কৰিব লাগে? পুৱা পাৰিব নহয় লগ পাব।
1: এৰা এৰা এৰা, মোৰো পলম হৈছে, থাক দিয়া বুইছা, পিছত কথা হ'ম। এতিয়া মানে IGP শ্বিলঙৰ পৰা আহি পাবৰ সময় হৈছে, মোক নাপালে বা আকৌ তেওঁ কি মূৰ্তি ধৰে বুইছা। লেট হিম শ্লিপ পিচফুলি, ডণ্ট ডিষ্টাৰ্ব হিম।

0: ফাউন্ডার রহমান, কিবা ক্লু বিচাৰি পালে নেকি আপোনাক?
1: ছাৰ, মোৰ বোধেৰে শুক্লেশ্বৰ অঞ্চলত আসামী কাৰবাৰ ঘৰত লুকাই আছে। নৰ্থব্ৰুক গেটৰ ওচৰত আসামীৰ চেণ্ডেল এপাত পোৱা হৈছে।
0: এপাত চেণ্ডেল? ইপাত চেণ্ডেল কলৈ গ'ল? আৰু মৃদুল কাকতিৰ চেণ্ডেল বুলি কেনেকৈ জানিলে?
1: ছাৰ, ফেৰীত আহোঁতে মই লক্ষ্য কৰিছিলোঁ, কাবুলী চেণ্ডেল। এপাতৰ পিছফালৰ ফিতাডালত টাপলি মৰা আছিল, সেইপাত চেণ্ডেল পাইছোঁ।
0: কিন্তু এপাত চেণ্ডেল এনেদৰে পেলাই যোৱাৰ কাৰণ কি?
1: আমাক মিছলিড কৰিবলৈ কৰিছে ছাৰ।
0: নহয়, হয়তো চেণ্ডেলেৰে লৰি পলাবলৈ অসুবিধা পাই এনেদৰে পেলাই দিছে। কিন্তু এইটো ঠিক, চেণ্ডেল পাত পোৱাত এইটো ধৰি ল'ব পাৰিছোঁ আসামী পুবলৈ পলাইছে। বৰ চাহাবে সন্দেহ কৰাৰ দৰে ফাঁচী বজাৰৰ ফালে যোৱা নাই।
1: ছাৰ, কাছাৰীঘাটৰ পৰা উজান বজাৰৰ পকীঘাটলৈ এই ঠাইডোখৰ মোৰ চাৰ্জত পৰিছে। মই সকলো সম্ভৱপৰ ঠাইতে পুলিচ চন্তৰি মজুত কৰি ৰাখিছোঁ। সেই ঠাইডোখৰৰ নদীৰ পাৰে পাৰে দুবাৰ তিনিবাৰ পাত পাতকৈ বিচাৰিলোঁ, কিন্তু একো পোৱা নগ'ল। কাছাৰীঘাটত দুখন নাও বন্ধা আছে এম ই এছত কাম কৰা লোকক পাৰ কৰি নিবৰ কাৰণে। সেইকেইখনৰ ওপৰত আমি কঢ়া নজৰ ৰাখিছোঁ। পাৰ হোৱা লোকসকলৰ নাম ধাম ৰখাৰ উপৰিও আমি নিজে এবাৰ চেক কৰিবলৈ স্থিৰ কৰিছোঁ।
0: বাৰু ঠিক আছে, খাউণ্ড, আপুনি কিবা সম্ভেদ উলিয়াব পাৰিলে নেকি?
2: ছাৰ, মোক উজান বজাৰৰ পকীঘাটৰ পৰা পানীকল পাহাৰলৈ এইটো এৰিয়া বান্ধি দিছিল। আমি ছাৰ ঘটনাৰ 15 মিনিট পিছতে সেইখিনি পাইছিলোঁগৈ। এখন নাও উজাই যোৱা দেখিলোঁ, সৰু নাও। নাওখন আগুৰিবলৈ আমাৰ কোনো উপায় নাছিল। কনষ্টেবল এজনৰ হাতৰ পৰা টৰ্চ এটা লৈ নাওখনলৈ পোহৰ মাৰি পঠিয়ালোঁ। নাওখনত মাথোন এজন মানুহ থকা যেনহে মোৰ অনুমান হ'ল ছাৰ। চিঞৰিলোঁ, সি শুনিলে নে নাই নাজানো, কিন্তু ছাৰ এটা কথা, নাওখন আগৰ পৰা ৰেডি নাথাকিলে এই সময়ৰ ভিতৰত নাও বিচাৰি উলিয়াই নাৱত চকু দিয়াটো সম্ভৱ নহয় ছাৰ।
0: কিন্তু উত্তৰ পাৰৰ পৰা আসামীক ধৰি অনাৰ পিছত হয়তো তেওঁলোকৰ সহকৰ্মীসকলে নাও আনি ঘাটত মজুত কৰি ৰাখিছিল।
2: সেইটো হ'ব পাৰে ছাৰ।
0: কিন্তু আপুনি নাৱত এজন মানুহে থকা বুলি ক'লে?
2: সেইটো আমাৰ অনুমানহে ছাৰ। এন্ধাৰত ঠিক ধৰিব নোৱাৰিলোঁ আমি। আৰু এটা কথা ছাৰ, পানীকললৈ উঠা কেঁকুৰিটোৰ কাষ পাওঁতে হুমুকে কিবা এটা পানীত পৰা শব্দ শুনিলোঁ। লৈ গৈ টৰ্চ মাৰি চালোঁ, বুবনি উঠি আছে। এইটোতো হ'ব পাৰে ছাৰ, আসামীয়ে বানেদি পলাখাৰিব আশাৰি নদীত জাপ দিলে কিজানি, কিন্তু সাঁতুৰিব নোৱাৰি ঠিকাতে তল।
0: ভুল কৰিছে খাউণ্ড, এইবোৰ মানুহে সকলো কাম ভাবি চিন্তিহে কৰে। চাওক, আমি চৰকাৰী চাকৰি কৰিছোঁ, মাহিলী দৰমহা পাইছোঁ, আৰু তথাপি আমাৰ কামত কিমান গাফিলি। কিন্তু এওঁলোকে সকলো সুখ

0: ছন্দ এৰি কোনো মুনাফা নিবিচাৰি দেহ উদ্ধাৰৰ কাৰণে জুইছে। এওঁলোকৰ মন আৰু শৰীৰ অন্য ধাতুৰে গঢ়া। বাৰু আমাৰ অচি দত্তই কি কৰিছে?
1: তেওঁ ছাৰ শুক্লেশ্বৰকে ধৰি সেই চিভিল হস্পিটেল আৰু ইপিনে কেঁচাৰী ঘাটলৈকে এই ঠাইডোখৰ কৰ্ডন কৰি ৰাখিছে আৰু 10:30 বজাৰ লগে লগে সেই ৰাস্তাৰ ওপৰত ঘৰবোৰ খানা তালাচ কৰাৰ কথা।
0: ঠিক আছে, আপোনালোক নিজ নিজ ঠাইলৈ যাওকগৈ। আৱশ্যক হ'লে মটৰ লঞ্চ লৈ ব্ৰহ্মপুত্ৰ চলাচ কৰিব লাগিব।

0: মামনি
1: মা
0: পঙ্গ বোপাক চাহ জলপান দিব নালাগিছিল জানো
1: মইতো দিব খুজিছিলোৱে তেওঁহে এতিয়া একো নাখাওঁ বুলি কৈছে একেলগে ভাতকে খাব বোলে
0: তেন্তে মই ৰান্ধনি ঘৰলৈকে যাওঁ কিবা তৰকাৰী ৰান্ধিছে বন্ধুৰামে মই অলপ চাই চিতি দিওঁগৈ
1: কিয় মই সকলো ঠিক ঠাক কৰি দিছো নহয় তুমি ৰান্ধিব নালাগে চাৰে আঠ বাজিৰ তোমাৰ দৰৱ খাই শুবৰ হৈছে নহলে আকৌ প্ৰেচাৰ বাঢ়িব
0: ইহ ইমান দিনৰ মূৰত বোপা আহিছে এসাঁজ ৰান্ধি নুখুৱামনে
1: মই চিকেন কাৰী বনাবলৈ কৈছো আৰু এতিয়াই মই গৈ চাই দিম নহয় তুমি কেলে কৰিব লাগিছে মই কৰিম
0: হেৰ তইতো জীৱনটোৱে তেওঁক কৰি খুৱাবি আজি বাৰু মইয়ে কওঁ দেচোন
1: মায়ে যে কিবোৰ কোৱা যদি আকৌ প্ৰেচাৰ উঠে
0: প্ৰেচাৰ বাঢ়িবই কিয় নাবাঢ়িব কচোন দিনটো ঘৰতে সোমাই থাকিবলগীয়া হয় আগতে সদায় ৰাজহুৱা নামঘৰত নাম গাবলৈ গৈছিলোঁ কিন্তু এই হুলস্থুলবোৰ লগাৰ পিছত তাতো আমাৰ আদৰ নোহোৱা হ'ল ওৱাই আমি সমাজলৈ গ'লে সমাজখন চোৱা যায় গান্ধীৰ যুঁজত আমিহে হেঙা পাতিছিলোঁ দেশখন স্বাধীন হ'লেনো কোনে বেয়া পায় বিয়া সবাহতো লোকে আমাক নমতা হ'ল পুলিচৰ কাম যদি ইমানেই বেয়া পুলিচ চাকৰি উলিয়াইছিল কিয়
1: মা সেইবোৰ ভাবি মন বেয়া কৰিছা কেলে আমাৰ মতে আমি থাকোঁ তেওঁলোকৰ মতে তেওঁলোক চলক তাতে আমাৰ কি হ'ল
0: সিদিনা আকৌ আমাৰ হাকিমনীয়ে বাটতে পাই যিটোহে জেঙেৰা মাৰিলে পদ্ম অকিলক দেউতাই ধৰি নিয়াৰ কাৰণে আমাৰ তেওঁ বাৰু ধৰি নিলে তেওঁজনেহে বোলে এবছৰলৈ জেইল দিবলৈ হুকুম জাৰি কৰিলে বেয়া যদি হাকিমো বেয়া পুলিচো বেয়া অকল পুলিচক এঘৰীয়া কৰে কিয়
1: মা মনে মনে থাকাচোন প্ৰণৱ দেই শুনিলে কি ভাবিব
0: এৰা ভাল কথাবোৰ কৈছো মই এবাৰ বন্ধুৰ বাবে কি ৰান্ধিছে চাই আহোঁ ৰ

0: কি নাম তো কইছিল আপনি?
1: কার?
0: আপনার?
1: ও, মোৰ নাম বাহিৰত আৰতি, ঘৰত মামনি। মাৰ আগত কিন্তু আপুনি মামনি বুলিব লাগিব, আৰু আপুনি নহয় তুমি। মোৰ বাবেও একে কথা, মাৰ আগত আপুনি, আপুনি নহয় তুমি। বুজিছে নে নাই?
0: বুজিছো, আপুনি মামনি। বাৰু মই কোন?
1: আপুনি প্ৰণৱ দা, ওৰফে প্ৰণৱ চলিহা।
2: মামনি, প্ৰণৱৰ পৰা উঠিলে কিয়?
1: অ মা, মা আহিলে সেৱা কৰিব কিন্তু।
2: প্ৰণৱ বোপা,
0: মা,
2: হ'ব হ'ব বোপা, তুমি বহুখিনি সলনি হ'লা, চুলিবোৰো বৰ বাঢ়িছে। আগে তোমাৰ মূৰৰ চুলিবোৰ বৰ পাতল আছিল।
0: হয়, পুনাই কওক, অৰ্থাৎ মূৰত তাক পৰিছিল, নহয় জানো? পিছত মই কবিৰাজী তেল ঘঁহি বৰ উপকাৰ পালোঁ, মূৰটো ঠাণ্ডা ৰাখে, চুলিবোৰো বাঢ়ে, বৰকৈ বাঢ়ে, একেবাৰে জাৰ্মনী লতাৰ দৰে।
2: তুমি ক্ষীণালাও নেকি?
0: ক্ষীণালো, অলপ কলাও পৰিলোঁ।
2: ঘৰত ভালনে?
0: ভাল ভাল, সকলোৰে ভাল।
2: লুচি ক'ত আছে? ঘৰত নে ক'ত?
0: নাই, শহুৰেকৰ ঘৰত।
2: শহুৰেকৰ ঘৰত? বিয়া হ'ল কেতিয়া? আমি দেখোন গমকে নাপালো।
0: কিয়? মই নিজে চিঠি দিছো। কিয় মামনি, চিঠি পোৱা নাছিলে জানো?
1: কিয় নাই পোৱা? পাইছিলো, দেউতা মায়ে বুদ্ধি কৰিহে মাক নজনালো।
0: কিয় নজনালা?
1: মাৰ তেতিয়া বৰ প্ৰেচাৰ বাঢ়িছে, বিয়ালৈ যাওঁ বুলি ওলালে আৰু কোনে বাধা দিয়ে, সেয়ে কথাটো লুকুৱালো।
2: দেখিছা প্ৰণৱ, ইহঁত বাপেক জীয়েকে মোক কেনেকৈ ঠগায়।
1: আমি কিন্তু গ্ৰীটিংছ পঠিয়াইছিলো।
0: পাইছে, গ্ৰীটিংছ পাইছে।
2: বিয়া কেতিয়া হ'ল?
1: বহুত দিন হ'ল।
0: দুটা ল'ৰা ছোৱালী মাক হ'ল।
2: দুটা ল'ৰা ছোৱালী মাক? সিবাৰ পূজাত আহোঁতে লুচি দেখোন বিয়াই হোৱা নাছিল, এইবাৰ পূজা যোৱা তিনি চাৰি মাহেই হৈছে, বিয়াৰ তেন্তে এবছৰ হ'ল। দুটা ল'ৰা ছোৱালী?
0: হয়, দুটা ল'ৰা ছোৱালী। দুটা ল'ৰা ছোৱালী মানে টুইন টুইন যজা?
2: অঁ, তাকে কোৱা, এতিয়া কেনে আছে?

0: আজি বহুদিন লগেই পোৱা নাই। তিনি মাহৰ মূৰত ঘৰলৈ উভতিছোতো।
1: বাৰু ৰবা, মই খোৱা যোগাৰ কৰোঁ।
0: কেনে অভিনয় কৰিলো?
1: আপুনি বৰ বেছি কয়।
0: আপুনি ঠিকমতে ট্ৰেইনিং দিব পৰা নাইতো, মোৰ কি দোষ? কিন্তু এটা কথা, আপুনি এটা কাম কৰিব পাৰিবনে?
1: পাৰিম, নিশ্চয় পাৰিম। কওকচোন কি কৰিব লাগে?
0: আপোনাক বিশ্বাস কৰিছো কাৰণে কৈছো। শুক্লেশ্বৰ ঘাটত এখন কিতাপৰ দোকান আছে।
1: আছে।
0: সেই বুক ষ্টলৰ মালিক অজিত বৰুৱা, তেওঁক লগ ধৰি এই চিঠিখন দিব লাগে।
1: দিম, দিয়ক চিঠিখন, দিয়ক, এতিয়া দি আহিম, এতিয়া যাব পাৰিম। গাড়ী আছে, গাড়ীলৈ যাম।
0: এখন কাগজ আৰু এটা খাম দিয়ক।
1: ৰ'ব, মই এতিয়া আনিছো।
0: এইখন লওক,
1: দিয়ক চিঠি, দিয়ক।

0: মামনি প্ৰণৱবোপাক লৈ আন, ভাত বাঢ়িব খুজিছো। আহা বোপা। মামনি ক'ত?
1: ফুৰি আহোঁ বুলি দেখোন ওলাই গ'ল।
0: ৰাতি 9 বাজিল, এতিয়ানো ক'ত ফুৰিবলৈ গ'ল? বাটে ঘাটে চিপাহী, গৰা নিগ্ৰো এইবোৰ, তাতে আকৌ ব্লেক আউট। এনেদৰে অকলে এৰি থৈ যাব পাৰিনে?
1: মোক লগ ধৰিছিল, পিছে আপুনি বেয়া পায় বুলি নগ'লো।
0: মই কিয় বেয়া পাম? তুমি লগত যোৱা হ'লে ভালেই পালোহেঁতেন, অন্তত চিন্তা কৰিবলগীয়া নহ'লহেঁতেন।
1: মোৰ ভাগৰ লাগিও আছে, তাতে আপোনাক অকলে লগ পাই আচল কথাটো কোৱাৰ সুবিধা ল'ব বিচাৰিছিলোঁ।
0: কি আচল কথা কোৱাচোন?
1: মানে আমাৰ বিয়াখন।
0: এৰা, অহা মাঘতেই ভাল হ'ব বোপা।
1: আজিহে মই শান্তি পাইছোঁ, দিন বাৰ পিছতো ঠিক কৰিম। কিন্তু মাহটো হ'লে লৰচৰ নহ'ব দেই, মাঘ জানুৱাৰী, নতুন বছৰৰ লগে লগে নতুন সংসাৰ পাতিম।
0: বোপা, এইখন বিয়াৰ আশাতে মই জীয়াই আছোঁ। মোৰ বৰ অসুখ বোপা, প্ৰেচাৰত একোদিন মূৰটোকে দাঙিব নোৱাৰোঁ, ইফালে চকুৰেও নেদেখা হৈছোঁ। মইতো তোমাক ভালকৈ দেখাই নাই, কিবা এটা ছায়া বাজি যেনহে দেখিছোঁ।
1: নহয় মা, বিয়াৰ পাছতেই আপোনাক সীতাপুৰলৈ লৈ যাম, চিকিৎসা কৰাম, লগত মামনিও যাব।
0: ঈশ্বৰে তোমালোকক মংগল কৰক বোপা। মামনি, তইনো মোক নোকোৱাকৈ অকলে অকলে ৰাতিখন ওলাই যাব পাৰোনে?
2: ক'লে জানো যাবলৈ দিলাহেঁতেন, সেয়ে নুসুধিলোঁ। আৰু মা, প্ৰণৱদাৰ কাৰণে ছুটৰ কাপোৰ এটাও আনিছোঁ, কাইলৈ প্ৰণৱদাৰ জন্মদিন নহয়।
0: হয় নেকি? কালিলৈ তেন্তে নামঘৰত শৰাই এখন দিব লাগিব, মনত ৰাখিবি আকৌ।
1: মা, আপুনি কিন্তু মোৰ এটা কথা ৰাখিব লাগিব।
0: কোৱা, কি কথা? তোমাৰ কথা নাৰাখি পাৰোনে?
1: আপুনি যেতিয়া ৰাতি একো নাখায়, আপুনি এতিয়া শুই থাকিব লাগিব, কিন্তু মই আৰু মামনি একেলগে খাম। আপোনাৰ প্ৰেচাৰ আৰু চকুৰ অসুখ শুনি মোৰ নিজৰে বেয়া লাগিছে, মই যে কিয় এনেদৰে আমনি কৰিবলৈ আহিলোঁ।
0: বাৰু বাৰু, তোমালোকে কথা পাতা দেই, মই সংগে। কিন্তু চাওঁ কি আনিলি বোপাক জন্মদিনত দিবলৈ।
2: এতিয়া তুমি ধৰিব নোৱাৰিবা মা, পেকেটটো এতিয়া নোখোলো, ৰাতিপুৱা প্ৰণৱদাই গা পা ধুই ওলালে দিম, তুমিয়ে বৰ দিবা।
0: হ'ব দে, বন্ধুৰা মই হতুৱাই বিচনাখন ভালকৈ জাৰি জোকাৰি পাৰি দিবি, আৰু সেই ৱাৰ্ডৰোবত আঁঠুৱা আছে নহয় সেইখন লগাই দিবি।
2: দিম মা, আপুনি চিঠি।
1: অ, ধন্যবাদ। এলাৰ্মটো আছে নেকি?
2: আছে।
1: আপোনাৰ দেশৰ প্ৰতি দিয়া এই অৰিহণা দেশবাসীয়ে নিশ্চয় সদায় সোঁৱৰিব।
2: এতিয়া খোৱা বোৱা
1: হ'ব, কিন্তু ৰান্ধনি ঘৰত নহয় দেই, বন্ধুৰ নিশ্চয় আপোনাৰ দেউতাকৰ অৰ্ডালি।
2: হয়,
1: গতিকে তাৰ আগত মই দেখা নিদিয়ে ভাল হ'ব, সাপ মাৰি নিবলৈ বিখেৰাৰ দৰে হয়তো সি কিবা অন্যায় কৰিব পাৰে, সেয়ে এইখন ঘৰৰ সকলোৰে মনত মই প্ৰণৱচলীয়া হৈয়ে থাকোঁ।
2: বাৰু, আপোনাৰ খোৱা বোৱাৰ যোগাৰ মই কোঠাতে কৰি দিম, ৰ'ব দেই, মই ঘড়ীটো আনি দিছোঁ।
1: ধন্যবাদ। এটা কথা,
2: কি?
1: ৰাতি বৰ এন্ধাৰ, কৃষ্ণপক্ষ ৰাতি,
2: আপোনাক এতিয়া টৰ্চো আনি দিছোঁ।

0: কি হয়েছে আপোনালোক? আপুনি
1: মই বৰদলৈ।
0: তেখেত কোটা? তেখেতৰ কি হৈছে? তেখেত অহা নাই কিয়?
1: আহিব আহিব, তেখেতক মাতি আনিবলৈ আমাৰ মানুহ পঠোৱা হৈছে। আপুনি অধৈৰ্য নহ'বচোন
0: মামণি।